1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 10 তাৰিখ 1948 শকাব্দৰ জেঠ মাহৰ আজি 4 দিন 2026 খ্ৰীষ্টাব্দৰ আজি 25 মে এতিয়া সময় পুৱা 5:33:39 গৈছে অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়াৰ দায়িত্বত ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা, মোৰ সৈতে ডিউটি ৰুমত আছে বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে শ্বেখ আব্দুল্লাহ আহমেদ, বিজয় দাস আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

আজি বন্দনা অনুষ্ঠানত কমলেশ্বৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নলিনী মহন্তৰ লগৰীয়াসকলৰ কণ্ঠৰ নাম ভৱানী ডেকাৰ কণ্ঠৰ লোকগীত উমাকান্ত বৈৰাগী আৰু সংগীপেন্দ্ৰ কণ্ঠৰ টোকাৰ গীত আৰু শেষত চন্দনা দাসৰ কণ্ঠৰ এটি ভজন শুনিলে অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ। সঁচা কথা ক'বলৈ হ'লে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই। সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট। সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে। সাহিত্যংশ সংগীতংশ সৰস্বত্যাহ কুশ যুগলং। সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তন যুগল মাত্ৰ। সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে।
1: মুকুতামালা শুনিলে এইখিনিতে ঘোষণা শুনক। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে আজিৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক বিদুষী অশ্বিনী বীৰে দেশপাণ্ডেৰ কণ্ঠত ব্ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে বিদুষী আচনী বিৰিদেজ পাণ্ডেৰ কণ্ঠত ৰাগ আহিৰ ভৈৰৱ শুনিলে। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি বিয়লি 5:25 মিনিটৰ গণেশ শ্ৰোতাৰ অনুষ্ঠানত নলবাৰীৰ অৰণ অঞ্চলক থলিতে মানিবদ্ধ কৰা এটি অনুষ্ঠান। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ। সন্ধিয়া ছয় বাজি 10 মিনিটৰ কৃষি জগত অনুষ্ঠানত ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। অনুষ্ঠানটিৰ আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 7:30 বজাৰ মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 বজাৰ আজিৰ গীতিমালিকাৰ শিল্পী ক্ৰমে দুৰ্গামণি বৰা, এম পাহাৰী, বৰ্ণালী কলিতা, প্ৰণৱজ্যোতি শৰ্মা আৰু জ্যোতিৰ্ময় কাকতি। দিনৰ 11:30 বজাৰ পৰা আমাৰ যুৱভূমিপ্ৰা অনুষ্ঠানত ন প্ৰতিভাৰ অতিথি উদীয়মান অভিনেত্ৰী দিশা ৰয়। অনুষ্ঠানটিৰ আগ ধৰিব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। গীত আৰু গজল দিনৰ 12:15 12:30 বজাত সুৰৰ কৰণী। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নিত্যানন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়াৰ পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব সোণপাহী মৰাঙে। সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত চকুৰা ফাংশু আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বিকৃত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বাহকজনিত ৰোগ সজাগতা আৰু নিৰাময় এই বিষয়ে ডাক্তৰ জ্যোতিকা ওজাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণীয় প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 9:15 বিধানসভাৰ আজিৰ দিনটো। নিশা 9:30 চৈয়দ ফাৰুক হুছেইন ৰচিত নাটক আজান ফকীৰ, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। 6:55

জ্ঞান বিজ্ঞান পুৱা 7 বজা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ, জিলাৰ ৰেহৰূপ 9:15। 9:20 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। দিনৰ 10 বজাত হাতে বাতে সুৰৰ আৱেশ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগমালা লাইভ। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জি যোগৰ ভায়লিনত ৰাগ সুদ্ধাৰিং শুনিবলৈ পাব। গীতমণি বৰা কণ্ঠৰ লোকগীত 1:50 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 পূৰ্ণ অনুষ্ঠান। সন্ধিয়া 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এখিনিতে এটি ঘোষণা শুনক। আকাশবাণী গুৱাহাটীৰ অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত। পুৱা 11 বজাত আৰম্ভ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখনি ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এক জমানে সে কাহানি হে সুনা হে আকাশবাণী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি হ'ব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
2: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
3: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী।

0: এই ধারাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি হ'ব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
2: চৌবিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
3: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
2: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
4: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া শুনক জ্ঞান বিজ্ঞান।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: গ্রহাণু বা এস্টেরয়েড প্রথম খণ্ড। বিভিন্ন সময়ত কেতবোৰ গ্রহাণু বা এস্টেরয়েডে পৃথিবীর দিশত বেগেৰে আহি পৃথিবীবাহীক সচকিত করে তোলে। এই ধরনের পৃথিবীলৈ বিপদ কঢ়িয়াই আনিব পৰা এস্টেরয়েড সমূহৰ নাম ইউরোপিয়ান স্পেস এসোসিয়েশন বা ইউরোপীয় মহাকাশ সংস্থার ভয়াবহ এস্টেরয়েড তালিকাত অন্তর্ভুক্ত করা হয়। নতুনকৈ এই তালিকাত অন্তর্ভুক্ত হওয়া এটা ভয়াবহ এস্টেরয়েডৰ নাম হল 2019 SU3। বর্তমান 46 ফুটৰ এই এস্টেরয়েডটো পৃথিবীৰ পৰা কেৱল 0.00079 এস্ট্রোনমিক্যাল ইউনিট দূরত্বত আছে। অবশ্যই এই দূরত্বও কম নহয়, মাইলর হিসাবত ই পৃথিবীৰ পৰা প্রায় 73,435 মাইল দূরত আছে। মহাকাশ বিজ্ঞানীসকলের মতে ই পৃথিবীক খুন্দা মারিব 2084 চনৰ 16 সেপ্টেম্বৰ তারিখে। অবশ্য পৃথিবীর সৈতে 2019 SU3 খুন্দা মরার সম্ভাবনা 152 ভাগৰ এভাগ। মজার কথাটো এই যে এই নতুন এস্টেরয়েডটো আবিষ্কারৰ দুদিন আগতে 16 মিটাৰ ব্যাসৰ প্রায় 26,000 মাইল প্রতি ঘণ্টাত 2019 TW1 নামৰ আন এটা এস্টেরয়েডে পৃথিবীৰ কাষেৰে পাৰ হৈ যায়। যোৱা বছৰৰ 8 অক্টোবৰত পৃথিবীৰ কাষেৰে পাৰ হোৱাৰ সময়ত ইয়াৰ দূৰত্ব আছিল 3,51,000 মাইল। তীব্ৰ বেগে পৃথিবীৰ দিশে অহা এই এস্টেরয়েডটোৰ বিষয়ে নাসাই শেষ মুহূৰ্ততে ধৰা পেলাইছিল। মঙ্গল গ্ৰহ আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত বহু হাজাৰ গ্ৰহাণু বা এস্টেরয়েড আছে। আটাইতকৈ ডাঙৰ এস্টেরয়েডৰ ছিৰিজৰ ব্যাস প্ৰায় 1,000 কিলোমিটাৰ। 300 কিলোমিটাৰতকৈ বেছি ব্যাসৰ এস্টেরয়েড মাত্ৰ 7টা, যদিও 1 কিলোমিটাৰতকৈ বেছি ব্যাসৰ গ্ৰহাণু লক্ষাধিক আছে। বেছিভাগ গ্ৰহাণুৰ কক্ষপথ মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত অৱস্থিত, যদিও বৃহস্পতি, শনি আৰু শনি ইউৰেনাছৰ মাজৰ কক্ষপথত থকা গ্ৰহাণুও আছে। কিছুমান গ্ৰহাণুৱে উপবৃত্তাকাৰ কক্ষপথেদি মঙ্গলৰ কক্ষপথ আৰু পৃথিৱীৰ কক্ষপথ অতিক্ৰম কৰি যায়। এনে গ্ৰহাণুবোৰে পৃথিৱীৰ ওচৰ চাপি আহি পৃথিৱীৰ মধ্যাকৰ্ষণৰ ক্ষেত্ৰত আবদ্ধ হৈ পৃথিৱীক খুন্দিয়াব পাৰে। হয়তো 6.5-6.7 কোটি বছৰ পূৰ্বে প্ৰায় 10 কিলোমিটাৰ ব্যাসৰ এটা গ্ৰহাণুৱে পৃথিৱীক খুন্দা মৰাৰ ফলতে ডাইনোসৰ সম্বন্ধিতে সমগ্ৰ জীৱ প্ৰজাতি পৃথিৱীৰ পৰা নিচিহ্ন হৈ গৈছিল। কিছুমান গ্ৰহাণুৰ কক্ষপথৰ আকাৰ আৰু প্ৰকৃতিৰ বাবে

সিহঁত পৃথিৱীৰ ওচৰ চাপিব পাৰে আৰু এইবোৰ গ্ৰহাণুৱে পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনাও নগণ্য নহয়। 1968 চনত আইকেৰাছ গ্ৰহাণুৱে পৃথিৱীৰ ব্যাসৰ 470 গুণ দূৰত্বলৈ ওচৰ চাপি আহিছিল। অতীতত গ্ৰহাণুৰ খুন্দাত পৃথিৱীৰ পৃষ্ঠত বিভিন্ন পৰিৱৰ্তন ঘটিছিল আৰু ভৱিষ্যতেও ঘটিব পাৰে। মানুহৰ সভ্যতাৰ বাবে এনে খুন্দাৰ পৰিণতি অতি ভয়াৱহ হ'ব পাৰে। সেয়েহে মহাকাশ বিজ্ঞানীসকলে বা এষ্ট্ৰইড বিজ্ঞানীসকলে প্ৰতি মুহূৰ্ততে এষ্ট্ৰইডসমূহৰ গতিবিধি সম্পৰ্কে গৱেষণা আৰু অধ্যয়ন কৰি থাকে। 1801 চনৰ 1 জানুৱাৰীত গিউছেপ পিয়াজিয়ে ইটালীৰ পালেৰ্মো নামৰ ঠাইৰ পৰা প্ৰথম এষ্ট্ৰইডটো আৱিষ্কাৰ কৰিছিল। যদিও তেওঁ প্ৰথমে ইয়াক ধুমকেতু বুলি ভাবিছিল, পাছত দেখিলে যে ই মঙল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজত থাকি গ্ৰহবোৰৰ দৰে কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিছে। পাছত ই অৱশ্যে আকাশৰ পৰা অদৃশ্য হৈ পৰে। আনহাতে 1766 চনত জাৰ্মান জ্যোতিৰ্বিজ্ঞানী ইউহান ডি টিটিয়াছে আৰু তেওঁৰ সহযোগী ইউহান ই বোডে সূৰ্যৰ পৰা গ্ৰহসমূহৰ দূৰত্ব নিৰ্ণয় কৰাৰ এটা নিয়ম প্ৰস্তাৱ কৰিছিল আৰু 1881 চনত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী উইলিয়াম হাৰ্চেলে ইউৰেনাছ গ্ৰহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত এই পদ্ধতিৰ শুদ্ধতা প্ৰমাণ কৰে। এই নিয়ম অনুসৰি মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত আৰু এটা গ্ৰহ থাকিব লাগে আৰু বহু বিজ্ঞানী ভাবিছিল যে পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটোৱেই এই হেৰুৱা গ্ৰহটো। 1801 চনত জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গৌছে কক্ষপথ গণনা কৰাৰ আন এটা নতুন পদ্ধতি উদ্ভাৱন কৰে আৰু এই পদ্ধতি প্ৰয়োগ কৰি জ্যোতিৰ্বিজ্ঞানী ফ্ৰান্স ফন জাখে 1802 চনৰ 1 জানুৱাৰীত পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটো পুনৰ আৱিষ্কাৰ কৰে। এই গ্ৰহাণুটোৰ নামকৰণ কৰা হয় চিৰিজ। ইয়াৰ পাছৰ 6 বছৰমানৰ ভিতৰতে আৰু 3টা গ্ৰহাণু আৱিষ্কাৰ কৰা হয়। সিহঁতৰ নাম আছিল পালাছ, জুনো আৰু ভেষ্টা।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, অন ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল

0: 36 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰফৰ্চ ডট NIC ডট ইন। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা বিজেপিৰ দেৱাংশু পাণ্ডাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ খেলুৱৈসকলে 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে অভিযান অব্যাহত ৰাখিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্মবিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে তেওঁলোকৰ অধিকাৰসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিব পৰা যায়। নতুন দিল্লীত আয়োজিত জনজাতি সাংস্কৃতিক সমাগমত ভাষণ দি শ্ৰীশ্বাহে কয় যে উমৈহতীয়া দেৱানী বিধিয়ে জনজাতিসকলৰ কোনো ধৰণৰ অধিকাৰ উলংঘন নকৰে। প্ৰসিদ্ধ জনজাতীয় নেতা তথা স্বাধীনতা সংগ্ৰামী ভগৱান বিৰচা মুণ্ডাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে তেওঁ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ নিজৰ ভূমিৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে আৰু সেই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। জনজাতি কল্যাণ বাজেট কংগ্ৰেছ চৰকাৰৰ দিনৰ 28,000 কোটি টকাৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত 1,50,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দেৱাংশু পাণ্ডা 1,09,000 ভোটৰ ব্যৱধানত জয়ী হয়। শ্ৰীপাণ্ডাই তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী CPIMৰ প্ৰাৰ্থী শম্ভুনাথ কুৰ্মীক পৰাস্ত কৰে। CPIMৰ প্ৰাৰ্থীগৰাকীয়ে 40,645 ভোট লাভ কৰে। এই জয়ৰ লগে লগে বিজেপিয়ে দীৰ্ঘদিন ধৰি তৃণমূল কংগ্ৰেছৰ দখলত থকা আসনখন অধিকাৰ কৰিবলৈ সমৰ্থ হয়। এই আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খান কেৱল 7,700 ভোটেৰে চতুৰ্থ স্থানলৈ অৱনমিত হয়। উল্লেখযোগ্য যে ফাল্টা সমষ্টিৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰত যোৱা 21 মে'ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। সমষ্টিটোত পূৰ্বৰ ভোটগ্ৰহণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হোৱাত নিৰ্বাচন আয়োগে সমষ্টিটোৰ আটাইবোৰ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই জয়ে বিজেপিৰ প্ৰতি পশ্চিমবংগৰ জনসাধাৰণৰ অটল বিশ্বাসকে প্ৰতিফলিত কৰে। তেওঁ লগতে ৰাজ্যখনত বিজেপিৰ কৰ্মকৰ্তাসকলৰ কামৰ শলাগ লয়। অনাগত সময়ত সকলো কৰ্মকৰ্তাই পশ্চিমবংগৰ প্ৰগতিৰ হকে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে অহা 28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষাৰ দিন পিছুৱাই দিছে। NTAয়ে কৈছে যে চৰকাৰী নিৰ্দেশনা অনুসৰি ঈদ উল জুহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ NTAয়ে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিছে। যিকোনো সহায়ৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সংস্থাৰ হেল্পলাইন নম্বৰ 011-407-59000 অথবা CUET-UGINTA.AC.INত যোগাযোগ কৰিব পাৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ স্কেন কৰা প্ৰতিলিপি লাভৰ দিন আৰু এদিনলৈ অৰ্থাৎ আজিলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিয়ে। ইপিনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আখোৱামুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞৰ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা সদায় তৎপৰ। নতুন দিল্লীত কালি আয়োজিত আমেৰিকাৰ 250 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বাবে ভাৰত আৰু আমেৰিকাই সদায় স্পষ্ট মনোভাৱ প্ৰকাশ কৰি আহিছে আৰু সেয়েহে সন্ত্ৰাসবাদ বিৰোধী যুঁজত দেশ দুখনৰ মাজৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। আমেৰিকাৰ বিদেশ মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাৰ্কো ৰুবিঅ'ৰ ভাৰত ভ্ৰমণৰ কথা উল্লেখ কৰি ডঃ জয়শংকৰে কয় যে তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ কথাকেই প্ৰতিফলিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নতুন দিল্লীৰ ভাৰত মণ্ডপমত কালি আমেৰিকাৰ স্বাধীনতাৰ 250 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰোৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি প্ৰকাশ কৰি দেশ দুখনৰ মাজৰ সম্পৰ্ক পূৰ্বে কেতিয়াও ইমান গভীৰ নাছিল বুলি উল্লেখ কৰে। ভাৰতৰ প্ৰতি তেওঁৰ সদ্ভাৱ আছে বুলি উল্লেখ কৰি ট্ৰাম্পে নিজকে প্ৰধানমন্ত্ৰী মোদীৰ অনুৰাগী বুলি কয়। ট্ৰাম্পে ফোনযোগে কৰা এই মন্তব্য ৰাষ্ট্ৰদূতগৰাকীয়ে মাইক্ৰফোনৰ জৰিয়তে সকলোকে শুনোৱাৰ ব্যৱস্থা কৰে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' উপস্থিত থাকে। ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ খেলুৱৈসকলে 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে অভিযান অব্যাহত ৰাখিছে। মহিলাৰ ফ্ৰী ষ্টাইল শাখাত মানসী লাথেৰা আৰু কাজল ধোচাকে সোণৰ পদক লাভ কৰাৰ বিপৰীতে

0: স্বীতি আৰু নেহা চাংৱানে ৰূপৰ পদক লাভ কৰিছে। অহিল্যা সিন্ধেই ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে পুৰুষৰ গ্ৰেকো ৰোমান শাখাত সুমিত দালালে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে নীৰজ পেটেল আৰু ৰোহিত বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সুমিতে 63 কিলোগ্ৰাম শাখাত কালি ফাইনেলত উজবেকিস্তানৰ অজতবেক খালিমবয়েভক 12-2 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 60 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4 বলতে আটাইকেইটা উইকেট হেৰুৱাই 163 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানীবিধিৰ আওতাৰ বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা বিজেপিৰ দেৱাংশু পাণ্ডাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী এতে শুনক আজি পুৱা। আগবঢ়াইছে সুদীপ্ত শৰ্মা বৰালী, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 10 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ নৱমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:36:14 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:02:15।

অহংকাৰী নহবা, কাৰণ অহংকাৰক মানুহ আৰু ঈশ্বৰেও ঘৃণা কৰে, কথাষাৰ কৈছিল আনন্দৰাম ঢেকিয়াল ফুকনে। প্ৰতিবছৰে 25 মে তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব থাইৰয়ড দিৱস উদযাপন কৰা হয়। এই দিৱসটি উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে থাইৰয়ড গ্ৰন্থিৰ গুৰুত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন ৰোগ যেনে হাইপ'থাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজমৰ সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা। থাইৰয়ড হৈছে ডিঙিত অৱস্থিত এৰে অন্তঃস্ৰাৱী গ্ৰন্থি। ই শৰীৰৰ বিপাকীয় ক্ৰিয়া শক্তি উৎপাদন আৰু শাৰীৰিক বৃদ্ধিত নিয়ন্ত্ৰণ কৰা হৰমনক উৎপাদন কৰে। থাইৰয়ডৰ সাধাৰণ লক্ষণসমূহ হ'ল ওজনৰ তাৰতম্য, কোনো কাৰণ নোহোৱাকৈ ওজন দ্ৰুতগতিত বৃদ্ধি পোৱা বা হ্ৰাস পোৱা, সদায় ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰা, অনিদ্ৰা বা অত্যাধিক টোপনি অহা, হৃদস্পন্দন অস্বাভাৱিকভাৱে দ্ৰুত বা মন্থৰ হোৱা, দেহৰ অংশটো সামান্যভাৱে ফুলি উঠা। আপুনি যদি থাইৰয়ডৰ সমস্যাত ভুগি আছে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰক, যোগাভ্যাস বা শাৰীৰিক ব্যায়াম আৰম্ভ কৰক। ইণ্ডিয়ান থাইৰয়ড ছচাইটিৰ তথ্য অনুসৰি ভাৰতত প্ৰায় 4.2 কোটি লোকে থাইৰয়ড সমস্যাত ভুগি আছে আৰু এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে। বিশ্ব থাইৰয়ড দিৱস প্ৰথমতে আমেৰিকান থাইৰয়ড এছ'চিয়েচনে আৰম্ভ কৰিছিল আৰু বৰ্তমান বিশ্বজুৰি ইয়াক বহলভাৱে স্বীকৃতি দিয়া হৈছে। থাইৰয়ড ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বিশ্বত প্ৰতিদিনে বৃদ্ধি পোৱাৰ বাবে এই ৰোগৰ সম্পৰ্কে মানুহৰ মাজত সজাগতা আনিবলৈ দিৱসটি উদযাপন কৰা হৈছিল। 2026 চনৰ বিশ্ব থাইৰয়ড দিৱসৰ মূল বিষয়বস্তু হৈছে থাইৰয়ড আৰু পুষ্টি। আয়োডিন, ছেলেনিয়াম, জিংক আদি পুষ্টিকৰ উপাদানে থাইৰয়ড হৰমনৰ উৎপাদনত প্ৰত্যক্ষ ভূমিকা পালন কৰে আৰু ইয়াৰ অভাৱলৈ হাইপ'থাইৰয়ডিজম হ'ব পাৰে। থাইৰয়ডজনিত সমস্যা চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি। গতিকে আপুনিও যদি তেনে কিছু অৱস্থাত ভুগিছে বা আপোনাৰ মনতো যদি তেনে কিছু সন্দেহৰ ভাৱ হৈছে তেনেহ'লে আপুনিও চিকিৎসকৰ কাষ চাপক আৰু নিজকে সুস্থ কৰি ৰাখক। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতাৰ বাবে ষড়যন্ত্ৰ আৰু আজাদ হিন্দ ফৌজ

সংগঠিত কৰিছিল ৰাজবিহাৰী বসুৱে। ভাৰতবৰ্ষৰ বহু বিপ্লৱী কাৰ্যকলাপৰ আয়োজনত তেখেতে কেৱল মূল ভূমিকা পালন কৰাই নহয়, বিদেশত থাকিও ভাৰতৰ স্বাধীনতাৰ বাবে গোটেই জীৱন পাৰ কৰিছিল। তেতিয়াৰ ভাইচৰয় লৰ্ড চাৰ্লছ হাৰ্ডিঙৰ ওপৰত দিল্লীত বোমা বিস্ফোৰণৰ পৰিকল্পনা, পিছলৈ জাপানলৈ গৈ ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট লীগ আৰু আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হিন্দু মহাসভাৰ জাপানী শাখা প্ৰতিষ্ঠা কৰি ইয়াৰ সভাপতি হৈছিল। যদিও তেখেতৰ জীৱনকালত দেশ মুক্ত কৰাৰ প্ৰচেষ্টা সফল হ'ব পৰা নাছিল, তথাপিও স্বাধীনতা সংগ্ৰামত তেখেতৰ অৱদান অপৰিসীম আছিল। ৰাজবিহাৰী বসুৰ জন্ম হৈছিল 1886 চনৰ 25 মে'ত বংগৰ বৰ্ধমান জিলাৰ সুবালদ গাঁৱত। ইয়াতে তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ৰাজবিহাৰী বসুৱে সৰুৰে পৰা দেশৰ স্বাধীনতাৰ সপোন দেখিছিল আৰু বিপ্লৱী কাম কাজৰ প্ৰতি আগ্ৰহী আছিল। প্ৰথম অৱস্থাত ৰাজবিহাৰী বসুৱে কিছুদিন ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কেৰাণী হিচাপে কাম কৰিছিল। সেই সময়ছোৱাতে তেখেতে যতীন মুখাৰ্জীৰ নেতৃত্বত বিপ্লৱী সংগঠন যুগান্তৰৰ অমৰেন্দ্ৰ চেটাৰ্জীক লগ পাইছিল আৰু বিপ্লৱীসকলৰ সৈতে তেওঁ জড়িত হৈ পৰে। পৰৱৰ্তী সময়ত অৰবিন্দ ঘোষৰ ৰাজনৈতিক শিষ্য যতীন্দ্ৰনাথ বেনাৰ্জী ওৰফে নীলম্বৰ স্বামীৰ সংস্পৰ্শলৈ আহি উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ আৰ্য সমাজৰ বিপ্লৱীসকলৰ সংস্পৰ্শলৈ আহে। তেওঁলোকে প্ৰথম বিশ্বযুদ্ধৰ সময়ত বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। 1915 চনৰ ফেব্ৰুৱাৰী মাহত কেইবাজনো বিশ্বাসযোগ্য বিপ্লৱীক সেনাবাহিনীত সোমোৱাৰ প্ৰয়াস কৰিছিল। যুগান্তৰ আন্দোলনৰ বহু নেতাই ভাবিছিল যে যিহেতু ইউৰোপৰ যুদ্ধৰ বাবে বেছিভাগ সৈন্য দেশৰ বাহিৰত আছিল, সেয়েহে বাকী থকা সৈন্য সহজে পৰাস্ত কৰিব পৰা যাব। দুৰ্ভাগ্যজনকভাৱে এই প্ৰচেষ্টা বিফল হল আৰু বহু বিপ্লৱীক গ্ৰেপ্তাৰ কৰা হল। ব্ৰিটিছ চোৰাংচোৱায়ো ৰাজবিহাৰী বসুক বন্দী কৰিবলৈ চেষ্টা কৰিছিল যদিও তেখেত পলায়ন কৰে। 1915 চনৰ জুন মাহত জাপানৰ ছাংহাইত ৰাজবিহাৰী বসু উপস্থিত হয়। তাতে তেখেতে কেইবাবছৰ নিৰ্বাসন কটায়। তেখেতে জাপানী বিপ্লৱী বন্ধুৰ সৈতে ভাৰতৰ স্বাধীনতাৰ বাবে চেষ্টা অব্যাহত ৰাখিলে। জাপানত ইংৰাজী পাঠদান কৰিছিল আৰু লেখক আৰু সাংবাদিক হিচাপে কাম কৰিছিল। তেখেতে তাত জাপানী ভাষা শিকি প্ৰায় 16খন গ্ৰন্থ লিখি উলিয়াইছিল। টকিঅ'ত এখন হোটেল খুলি ভাৰতীয়সকলক সংগঠিত কৰে আৰু ৰামায়ণ জাপানী ভাষালৈ অনুবাদ কৰে। ব্ৰিটিছ চৰকাৰে তেখেতক বিচাৰি ফুৰিছিল আৰু জাপান চৰকাৰৰ পৰা তেওঁক প্ৰত্যাপ্ৰাণৰ দাবী জনাইছিল। সেয়েহে প্ৰায় এবছৰ ধৰি নিজৰ পৰিচয় আৰু বাসস্থান সলনি কৰি আছিল। ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ অক্লান্তভাৱে কাম কৰি আছিল যদিও 1945 চনৰ 21 জানুৱাৰীত তেখেতৰ মৃত্যু হয়। ৰাজবিহাৰী বসুৰ মৃত্যুৰ কিছু সময়ৰ আগতে জাপান চৰকাৰে তেখেতক অৰ্ডাৰ অৱ দ্য ৰাইজিং ছান বঁটা প্ৰদান কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসমৰ নেতা হৈছিল ললিত কুমাৰ দলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে তেখেত নিৰ্বাচিত হৈছিল। 1972ৰ পৰা 1980 চনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। জীৱিত কালত অসমৰ জনসাধাৰণৰ প্ৰতি নিস্বাৰ্থ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে বহলভাৱে জনপ্ৰিয় আছিল। ললিত কুমাৰ দলেৰ জন্ম হৈছিল 1927 চনৰ 25 মে'ত। সুনীল দত্তৰ প্ৰকৃত নাম আছিল বলৰাজ ৰঘুনাথ দত্ত। 5 দশক ধৰি 80খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু 3টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ইয়াৰে 2টা শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও আছিল। ভাৰতীয় চিনেমাৰ ইতিহাসৰ অন্যতম সফল অভিনেতা হিচাপে গণ্য কৰা হয় সুনীল দত্তক। 1968 চনত ভাৰত চৰকাৰে ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ কাৰণে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। 1955 চনত হিন্দী চলচ্চিত্ৰ ৰেলৱে প্লেটফৰ্মৰ জৰিয়তে চলচ্চিত্ৰত অভিষেক ঘটাইছিল। তেখেতৰ সফল ছবি আছিল এক হি ৰাষ্টা, মাদাৰ ইণ্ডিয়া, সাধনা, সুজাতা, গুমৰাহ, ৱাকত, মেৰা ছায়া, হমৰাজ, পৰেশান, হীৰা, নাগিন, জানি দুশ্মন ইত্যাদি। 1984 চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল সুনীল দত্তই। মুম্বাই উত্তৰ পশ্চিম সমষ্টিক প্ৰতিনিধিত্ব কৰি 5টা কাৰ্যকালৰ বাবে ভাৰতৰ সংসদলৈ নিৰ্বাচিত হৈছিল। সুনীল দত্তই মনমোহন সিং চৰকাৰত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী হিচাপে আৰু মুম্বাইৰ শ্বেৰিফ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1929 চনৰ 6 জুনত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ ঝেলম জিলাৰ নক্কাখুৰুত বৰ্তমান পাকিস্তানৰ পঞ্জাৱত এটি পঞ্জাৱী হিন্দু পৰিয়ালত সুনীল দত্তৰ জন্ম হৈছিল। 2005 চনৰ 25 মে'ত 74 বছৰ বয়সত পশ্চিম মুম্বাইৰ বান্দ্ৰাত থকা বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ সুনীল দত্তৰ পৰলোকপ্ৰাপ্তি হয়। 1948 চনৰ লণ্ডন অলিম্পিক, 1952 চনৰ হেলচিংকি অলিম্পিক আৰু 1956 চনৰ মেলবৰ্ণ অলিম্পিকত ভাৰতে সোণৰ পদক লাভ কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল বলবীৰ সিং দসাংজে। উল্লেখযোগ্য যে হেলচিংকি অলিম্পিকত ভাৰতীয় দলৰ উপ অধিনায়ক আৰু মেলবৰ্ণ অলিম্পিকত ভাৰতীয় দলৰ অধিনায়ক আছিল। বলবীৰ সিঙক বিশ্বৰ শ্ৰেষ্ঠতম হকী খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয়। তেখেতক আধুনিক ধ্যানচান্দ বুলিও অভিহিত কৰা হৈছিল। ইয়াৰ লগতে হকীৰ চেণ্টাৰ ফৰৱাৰ্ড খেলা শ্ৰেষ্ঠতম খেলুৱৈ হিচাপেও গণ্য কৰা হয়। অলিম্পিকত পুৰুষৰ ফিল্ড হকীত চূড়ান্ত খেলৰ প্ৰতিযোগিতাত ব্যক্তিগতভাৱে সৰ্বোচ্চ গ'ল কৰি অভিলেখ গঢ়িছিল। 1952 চনত অলিম্পিকত ভাৰতে নেডাৰলেণ্ডৰ বিৰুদ্ধে 6-1 গ'লত জয়ী হোৱাৰ খেলত অকলে 5টা গ'ল দিছিল। 1971 চনত হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জ

0: ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু 1975 চনত বিশ্বকাপ জয়ী হোৱা পুৰুষৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক তথা ব্যৱস্থাপক আছিল। 2012 চনত লণ্ডন অলিম্পিকত ৰয়েল অপেৰা হাউচত অনুষ্ঠিত অলিম্পিক সংগ্ৰহালয়ৰ প্ৰদৰ্শনীত বলবীৰ সিঙক সন্মানিত কৰা হৈছিল। 1957 চনত ভাৰত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। 2015 চনত ভাৰতীয় হকী দলৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছিল। 2020 চনৰ 25 মে'ত বলবীৰ সিং দোসাঞ্জৰ পৰলোকপ্ৰাপ্তি হয়। লক্ষ্মীকান্ত প্যাৰেলাল জ্যোতিক LP বুলি জনা গৈছিল। লক্ষ্মীকান্ত শান্তাৰাম কদলকাৰ আৰু প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মাৰে গঠিত ভাৰতীয় এই যুটিটোৱে 1963 চনৰ পৰা 1998 চনলৈকে প্ৰায় 750 চিনেমাৰ বাবে সংগীত ৰচনা কৰিছিল। কেইবাজনো চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে কাম কৰিছিল লক্ষ্মীকান্ত প্যাৰেলালে। লক্ষ্মীকান্ত শান্তাৰাম কদলকাৰৰ জন্ম হৈছিল 1937 চনৰ 3 নৱেম্বৰত দীপাৱলীৰ লক্ষ্মী পূজনৰ দিনা। সম্ভৱতঃ জন্মদিনৰ বাবেই তেখেতৰ পিতৃ মাতৃয়ে তেখেতক লক্ষ্মীকান্ত নাম দিছিল। লক্ষ্মীকান্তে সৰুতেই মেণ্ডলিন বজাবলৈ শিকিছিল আৰু ডাঙৰ ভায়েকে তবলা বজাবলৈ শিকিছিল। লক্ষ্মীকান্তে শিশু অভিনেতা হিচাপে ভক্ত পুণ্ডলিকত অভিনয়ৰে জীৱন আৰম্ভ কৰিছিল। আনহাতে গুজৰাটী কিছুমান চলচ্চিত্ৰতো অভিনয় কৰিছিল। লক্ষ্মীকান্তৰ পৰলোকপ্ৰাপ্তি হৈছিল 1998 চনৰ 25 মে'ত। লক্ষ্মীকান্তৰ মৃত্যুৰ পাছত প্যাৰেলালে নিজাববীয়াকৈ বহুখিনি সৃষ্টি কৰিছে যদিও প্যাৰেলালে ভৱিষ্যতৰ সকলো ৰচনা লক্ষ্মীকান্ত প্যাৰেলাল নামে ব্যৱহাৰ কৰিছিল। ভাৰতীয় গণিতজ্ঞ, আইনবিদ, ন্যায়াধীশ, শিক্ষাবিদ আৰু প্ৰতিষ্ঠান নিৰ্মাতা আছিল ছাৰ আশুতোষ মুখাৰ্জী। ভাৰতীয় ইতিহাসৰ এক অনন্য ব্যক্তিত্ব আছিল। তেখেতে গণিত, আইন আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে। গণিত আৰু প্ৰাকৃতিক বিজ্ঞানৰ উভয় বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী, ব্ৰিটিছ আলোচনীত গৱেষণা পত্ৰ প্ৰকাশ কৰা প্ৰথম ভাৰতীয়সকলৰ ভিতৰত অন্যতম এজন আছিল। 22 বছৰ বয়সতে তেখেতে ৰয়েল ছচাইটি অৱ এডিনবাৰ্গৰ ফেল' হৈছিল আৰু ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন বিদ্বান সংস্থাৰ ফেল' বা সদস্য হৈছিল। ইয়াৰ পিছত মুখাৰ্জীয়ে আইন পৰীক্ষাত উত্তীৰ্ণ হৈ সফল আইন প্ৰেক্টিচ গঢ়ি তুলিছিল। তেখেত আইনৰ অধ্যাপক আৰু কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল আৰু দুবাৰমান মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ উদ্বোধনী অধিৱেশনৰ সভাপতি আছিল আশুতোষ মুখাৰ্জী। কেইবাখনো প্ৰধান প্ৰতিষ্ঠান আৰু বিদ্বান সমাজৰ প্ৰতিষ্ঠাত তেখেতে মুখ্য ভূমিকা পালন কৰিছিল। তেখেতৰ উচ্চ আত্মসন্মান, সাহস আৰু শৈক্ষিক সততাৰ বাবে তেখেতক প্ৰায়ে বাংলাৰ বাঘ বা বংগবাঘ বুলি কোৱা হয়। 1864 চনৰ 29 জুনত কলিকতাৰ বুবজাৰত আশুতোষ মুখাৰ্জীৰ জন্ম হৈছিল। সৰুৰে পৰা আশুতোষ মুখাৰ্জীয়ে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰক লগ পাইছিল। তেখেত মধুসূদন দাসৰ ছাত্ৰ আছিল। মাত্ৰ 15 বছৰ বয়সত মুখাৰ্জীয়ে দ্বিতীয় স্থানত থকা কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰথম শ্ৰেণীৰ বৃত্তি লাভ কৰে। 1880 চনত কলিকতা প্ৰেচিডেন্সি কলেজত নাম লগায়। 1883 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত শীৰ্ষস্থান দখল কৰি গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। মুখাৰ্জী 1917 চনৰ পৰা 1919 চনলৈ চেডলাৰ আয়োগৰ সদস্য আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আশুতোষ মুখাৰ্জীয়ে 5টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। কিছুদিনৰ পাছত কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰি ব্যক্তিগতভাৱে আইন প্ৰেক্টিচ আৰম্ভ কৰে। ইয়াৰ ঠিক পিছৰ বছৰতে পাটনাত গোচৰত তৰ্ক কৰি থকাৰ সময়ত 1924 চনৰ 25 মে'ত 59 বছৰ বয়সত হঠাতে আশুতোষ মুখাৰ্জীৰ পৰলোকপ্ৰাপ্তি হয়।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এবাৰ হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। দিল্লীত নিৰ্মাণ অসম ভৱন পৰিদৰ্শন, ৰাজ্যৰ বিভিন্ন প্ৰকল্পক লৈ শীৰ্ষ বিষয়া অংশীদাৰৰে পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ, সময় নিৰ্ধাৰিতভাৱে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ড. হিমন্ত বিশ্ব শৰ্মাৰ। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে তথ্য পৰীক্ষা, 2 আগষ্টৰ পৰা ৰাজ্যত 2টা পৰ্যায়ত হ'ব লোকপিয়ল, 85,000 গণনাকাৰী নিযুক্তি, সামাজিক অৱস্থা, গৃহ অপিয়ল, জাতিগত গণনা অন্তৰ্ভুক্ত,

পৰ্টেলত লগ ইন কৰি জনসাধাৰণে নিজেই দিব পাৰিব পৰিয়ালৰ সদস্য গড় শিক্ষা জীৱিকাসহ প্ৰয়োজনীয় তথ্য। ডিজিটেল পদ্ধতিৰে হ'বলগীয়া প্ৰক্ৰিয়াত থাকিব 33টা প্ৰশ্ন। প্ৰৱেশদ্বাৰ প্ৰশ্ন প্ৰস্থানদ্বাৰৰ মাচুল সংগ্ৰহৰ বাবে নিবিদা আহ্বান। এ এছ টি চি নহয় গুৱাহাটীৰ আই এছ বি টিত এতিয়াৰে পৰা নিয়ন্ত্ৰণ কৰিব ব্যক্তিগত খণ্ডই। ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ 25গৰাকী অসমীয়া ছাত্ৰ ছাত্ৰীক 50,000 টকাকৈ জলপানী ঘোষণা আঁচুৰ। নীৰৱে মহামাৰীৰ ৰূপ লৈছে মানসিক স্বাস্থ্যজনিত সমস্যাই। মনোৰোগত ভুগিছে বিশ্বৰ 30 বছৰত দুগুণে বৃদ্ধি হৈছে মানসিক ৰোগী। 15-19 বছৰীয়া কিশোৰ কিশোৰীৰ মাজতে মানসিক সমস্যা আটাইতকৈ বেছি। পুৰুষতকৈ মহিলাৰ মানসিক সমস্যাৰ হাৰ অধিক। পলাশবাৰীত দুখন বাইকৰ মুখামুখি প্ৰচণ্ড খুন্দাত 4জন যুৱকৰ মৃত্যু। ভাৰতীয় চাহ পৰিষদৰ শেহতীয়া প্ৰতিবেদনত উদ্বেগজনক তথ্য। ৰাজ্যত ব্যাপক হাৰত কমিছে চাহৰ উৎপাদন। 2025 বৰ্ষৰ মাৰ্চ মাহত 28.61 মিলিয়ন কেজি উৎপাদন হোৱাৰ বিপৰীতে 2026 চনৰ মাৰ্চত উৎপাদন হৈছে মাত্ৰ 17.38 মিলিয়ন কেজি। ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ধৰ্মধ্বজা উত্তোলনেৰে তিনিচুকীয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন আৰম্ভ। আজি সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হ'ব। কাৰ্বি আংলঙলৈ সম্প্ৰসাৰিত কাজিৰঙাৰ অংশত ৰাং কুকুৰৰ সন্ধান। উৎসাহী মুখ্যমন্ত্ৰীয়ে ক'লে এয়া আমাৰ অৰণ্যৰ পুনৰ্জীৱন। কচুথলীৰ উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত প্ৰতিবাদকাৰীৰ মৃত্যুৰ ঘটনাক লৈ 28গৰাকী আৰক্ষীলৈ 16 মাহৰ পাছত মানৱ অধিকাৰ আয়োগৰ চমন প্ৰেৰণ। ৰাজ্যত নিবনুৱা সংখ্যা হৈছে 28 লাখ। দীৰ্ঘ সময়ে গুলীয়াগুলীত নিহত আক্ৰমণকাৰী যুৱক, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা, হোৱাইট হাউছৰ বাহিৰত ধাৰাষাৰ গুলীবৰ্ষণ, আহত পথচাৰী, ঘটনাৰ সময়ত হোৱাইট হাউচতে আছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী, নিহত বন্দুকধাৰী 18 বছৰীয়া নাচাই বুয়েষ্ট। বিধানসভাত কাইলৈ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিব ইউ চি চি বিধেয়ক। বিস্তৃত আলোচনাৰ বাবে এদিনৰ বাবে বৃদ্ধি কৰা হ'ব অধিৱেশনৰ কাৰ্যসূচী। খেলৰ পিছত অলৰাউণ্ডাৰ প্ৰদৰ্শনেৰে প্লে অফত স্থান নিগাজী ৰাজস্থান ৰয়েলছৰ। নকআউটত মুখামুখি হ'ব হায়দৰাবাদৰ সৈতে। ফেডাৰেশ্যন কাপত ইতিহাস ৰচনা। পঞ্জাৱৰ কৃষকৰ সন্তানৰ 10.9 মিনিটত 100 মিটাৰ অতিক্ৰম গুৰবিন্দৰৰ। আই পি এলত ধৈৰ্য পৰীক্ষা দিলে অৰ্জুনে। পুত্ৰৰ প্ৰদৰ্শনক লৈ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ আৱেগিক পোষ্ট। প্ৰশ্ৰোতা, আজিকাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰজ্বলন আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ সৈতে আজি শেষৰ খণ্ডত কথা পাতিছো আৰু আপোনাৰ সংগীত যাত্ৰা বহুত দীঘলীয়া, কেইটামান খণ্ডত তাক সামৰি থব নোৱাৰি, আমি মাত্ৰ তাৰ এটা ৰেঙনিহে ল'ব খুজিছোঁ। মোৰ এটা প্ৰশ্ন যিটো মনত খুদনি লাগি আছে আৰম্ভণিৰ পৰাই সুধিম বুলি, কেতিয়াও কাৰো অনুৰোধত আপুনি কোনো আধুনিক গীত গোৱা নাইনে? মঞ্চত হওক, মানিবন্ধনটো কৰা নাই?
3: মানিবন্ধনটো কৰাই নাই, কিছুমান এনেই ঘৰুৱা অনুষ্ঠানত গাইছো।
2: ঘৰুৱা অনুষ্ঠানত গাইছে। আধুনিক গীতৰ শিল্পী হিচাপে আপোনাৰ প্ৰিয় শিল্পী কোন?
3: দীপালী বাইদেউ, বীণা ভগৱতী, আগতে সেই বন্তি মূৰ তুলসীৰ তলত বন্তি জ্বলাব কোনে, আৰু বাইদেউৰ গীত শুনাৰ কাৰণে লাগে, এইবিলাক গীতে ভাল পাইছিলোঁ
2: শুনাৰ কাৰণে লাগে মোক সেইবিলাক। আকৌ আপুনি সেই ছোৱালী এজনীৰ মানে বেদনাৰ কথা কৈছে, হয়। ঘৰত সাধাৰণতে আপুনি কেতিয়াবা যদি গুণগুণাই থাকে, কোনটো গীত বেছিকে গুণগুণায়? কেতিয়াবা আপুনি ভাবিছো নাই নে এই গীতটি মই বেছিকে গুণগুণাওঁ?
3: আগতে সেই ভটবৰুৱাটোৱে গাইছিলোঁ বেছি কৰি,
2: হয়। তাৰ বাহিৰে
3: কিছুমান গাওঁ হৰিময় কি দেখিলোঁ,
2: হৰিময় কি দেখিলোঁ, এই গীতটি অকণমান ঘৰত যেনেকে গুণগুণায় তেনেকে দিয়কচোন বাৰু।
3: হৰিময় কি

0: আপোনাক এতিয়া এটা প্ৰশ্ন সোধো, মোক কওক এতিয়া লোকগীতৰ সাধনাত বৰ্তমান কিবা তাৰ অকণমান মানে বিজুতি ঘটিছে নেকি? এতিয়াৰ শিল্পী আৰু তাহানিৰ শিল্পীৰ মাজত সেই একেধৰণৰ আমি সেই কণ্ঠ, সেই সজীৱতা, সেই মাধুৰ্য আমি বিচাৰি নাপাওঁ কিয়?
1: সেইটো হৈছে কিছুমান মানে ধেমালি কৰাৰ দৰে আহে কিছুমান ল'ৰা ছোৱালী, এই গাম আৰু এটা গীত বা দুটা গীত শিকি কামৰূপী লোকগীতৰ শিল্পী।

0: নোৱাৰে। আৰু যিটো গীতৰ মাজত যিটো বস্তু আছে সেই বস্তুটো যদি অন্তৰত ল'ব নোৱাৰে ভালকে, তেতিয়াহ'লে লোকগীতৰ
1: হেৰি
0: নোৱাৰে। সুধিলে ক'ব নোৱাৰে এইটো কি কি কামৰূপী লোকগীত নে গোৱালপাৰীয়া লোকগীত। সেইকাৰণে মই ভাবিছোঁ আৰু কিছু হেৰি কৰিব পাৰিলে মোৰ মানে শান্তি পাম অলপমান,
1: অকণমান যদি
0: শিকাব পাৰোঁ। মই কৰিছিলোঁ কলাক্ষেত্ৰত যোগেশ ভৰালীৰ গীতখিনিকে কৰিছিলোঁ। এই গৌতম শৰ্মা যেতিয়া আছিলে তেওঁ মোক কলাক্ষেত্ৰত থকাৰ কাৰণে ৰুম এটাও দিছিলে যে আপুনি তাৰে পৰা আহিব, চানমাৰীৰ পৰা আহিব, দেৰি হয়। গতিকে প্ৰথম দিনা মই গ'লোঁ, অলপ দেৰি হ'ল, তাৰপাছত তেওঁ ৰুম এটা দিলে। তাতে সুদিদাও আছিলে আৰু যোগেশ ভৰালীৰ ল'ৰাটোও আছিলে। আমি লগ হৈ পেলাই এই ৱৰ্কশ্বপ এখন কৰিলোঁ। এতিয়া সেই গীত গাই আজি কিছুমানে অডিশ্যন দিছে, সেই শিকোৱা গীত। আৰু এনেকৈ শিকাইছিলোঁ আমি গোটেইখিনি মানে ভালকৈ। আৰু 7 দিন নে কি হৈছিলে, বেছি দিনত বেছি কথা শিকিব পাৰিতো। অলপ অলপকৈ মানে শিকাইছোঁ আৰু, থাকি শিকাইছোঁ। তাতে ইনষ্ট্ৰুমেণ্টো দিছে তাতে চব। আৰু তেতিয়া ভাল লাগিছে যে তোমালোকে ভালকৈ শিকিছাতো, গাব দিছোঁ। শিকোৱাৰ পিছত আৰু এদিন গাব দিছোঁ, তেওঁলোকৰ চাৰ্টিফিকেটবিলাক দিছোঁ। তেনেকৈ শিকাব পাৰিলে ভাল হয় আৰু।
1: হয়, আপুনি কলাক্ষেত্ৰৰ বাহিৰে আৰু অন্য
0: আৰু শিকাইছোঁ। বঙাইগাঁৱত গৈছোঁ, মৰাণত গৈছোঁ, যোৰহাটত গৈছোঁ, নগাঁৱত গৈছোঁ। আৰু আপোনাৰ অসমততো অলপমান অৰ্থবিলাক নাজানে এই
1: মানে কামৰূপী
0: লোকগীতৰ, মই সেইবিলাক বুজাই দিছোঁ আৰু কাহিনীটোও কৈছোঁ যে এইটো কাহিনী কিহৰ, এই কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, এই গীতটোৰ মানে কিবা এটা হেৰিত মানে অলপ একদম কামৰূপী শব্দ এটা আছে, মই বুজাই দিছোঁ এইটো শব্দটো তোমালোকে বুজি নাপাওঁ, কিনো আছে টেনটন, এটা ল'ৰাক মই টেনটন নাম দি আহিছোঁ তাতে। সি এতিয়াও মানে মোক কেতিয়াবা ফোন কৰে যে ঠাই বুলিয়ে মাতে,
1: টেনটন বুলিয়ে মাতে,
0: অঁ টেনটন, কৃষ্ণক টেনটন বুলি কৈছে। গতিকে সেইটো
1: তুমি
0: টেটুন, সি মানে উৎপতীয়া মানুহ, অলপমান ইফালে যায় সিফালে যায়, হাঁহি থাকে, হেৰি কৰি থাকে। কিন্তু গানেই ৱৰ্কশ্বপতে আহিছে, কলেজত স্কুলত পঢ়া ল'ৰা আৰু, সৰু ল'ৰা তাৰমানে। কৈ থাকোঁতে থাকোঁতে মই বোলো তোমাক মই টেনটন নাম দি দিলোঁ, কৃষ্ণৰ নামটো তুমি এবাৰ এনেকুৱা মানে।
1: বাইদেউ এতিয়া কওক, আপুনি লোকগীতৰ সূত্ৰ ধৰিয়ে আপুনি বিদেশলৈ গৈছে, আমাক সেই কাহিনী কওক।
0: এই হঠাতে মানে 2000 চনৰ জুন মাহত এটা ফোন আহিল আমাৰ, তাৰপৰা মই চিনি পোৱা নাই অসমীয়া কথা কৈছে, তাৰে মানুহে অসমীয়া কথা কৈছে কি কি কথা। তাৰপিছত কৈছে মই হেৰিৰ পৰা কৈছোঁ, নিউ জাৰ্চিৰ পৰা কৈছোঁ, আমেৰিকাৰ। এই আপুনি স্নেহলতা দাস হয়? অঁ হয় মই। তাৰপিছত আপুনি আহিব পাৰে, আহিব আমাৰ তাতে। মই কৈছোঁ ক'ত, আপুনি আহিলে আমি ভাল পাম আৰু। তাৰপিছত মই ক'লোঁ ঠিক আছে, মই চিন্তা কৰি চাওঁ, মোৰ হেৰি পাছপোৰ্ট আছে কৰি থোৱা, গতিকে মোৰ ভাইটি এটা তাতে থাকে আমেৰিকাত, তেওঁৰ লগত মই কথা পাতোঁ আগতে, তাৰপাছত আপোনাক কথাটো ক'ম। তাৰপিছত মই ভাইটিক ফোন কৰিলোঁ, ভাইটি কৈছে তই কিয় নাহা, আমিতো আছোঁ ইয়াতে। তাৰপিছত হেৰি ছিংগাপুৰ এয়াৰলাইন্সত গৈছোঁ, ছিংগাপুৰলৈকে ৰাতি অকলে গৈছোঁ,
1: অকলে
0: ছিংগাপুৰত আছোঁ হেৰিটো দিনটো, ৰাতিপুৱাই পাইছোঁগৈ ছিংগাপুৰ। তাৰপাছত তাৰপিছত আৰু নেক্সট ফ্লাইটত আহি নেক্সট কিমান ঘণ্টাৰ পিছত নিউয়ৰ্ক পাইছোঁ। তাৰপিছত সেই ভাইটি নিব আহিছে,
1: নিউয়ৰ্কলৈকে আপোনাৰ ভাইটি
0: আহিছে, আহি পেলাই আৰু মোক লৈ গৈ তাৰপিছত তেওঁলোকে ফোন কৰিছে মই আহি পাইছোঁ নে নাই, তাৰ লগত যোগাযোগ কৰিছে। আৰু 3 মাহমান থাকিলোঁ, ভিছা 3 মাহৰ আছিলে। তাতে মই ভূপেন দাকো পালোঁ, তাতে আমাৰ মানে হেৰি নিউ জাৰ্চিত মানে হোটেলত থকাৰ ব্যৱস্থাও কৰি দিছে, চব একোটাৰ ৰুম দিছে। তাৰপিছত প্ৰথম দিনা মই বৰগীত এটা গাইছোঁ, 2 দিন হৈছিলে তেতিয়া ভূপেন দাই মানে হেৰি কৰি ইনগ্ৰেশ্যন কৰিছে অনুষ্ঠানটো। তাৰপিছত বৰগীতটো গোৱাৰ পিছত আৰু পিছদিনা এনেই মই কেইটামান গান গাব লগা হৈছে, লোকগীত গাইছোঁ মই, হেৰি কৰি লৈ গৈছিলোঁ।
1: আপোনাৰ আপোনাৰ এনেই আপুনি ট্ৰেকত গাইছে?
0: ট্ৰেকত।

0: যদিও সেইখিনি অসমীয়া মানুহে সেই গোটেইটো মানে সংগঠন কৰিছিল, এটা অসমীয়া সংগঠনে, তাত নিশ্চয় চাহাববিলাকো আহিছে চাবলৈ,
1: আহিছে, তেওঁলোকেও আহিছে, আৰু অসমীয়া মানে এক্সিবিশ্যন হৈছে তাতে, তাৰপিছত কিবা কিবি পিঠা লাড়ু এইবিলাক বনাই মানে অসমীয়া বিহুৰ নিচিনা আৰু হৈছে। তাতে হেৰিও আছিল, কমল কুমাৰী বৰুৱা আছিল যে, তেওঁৰ জয়াক এজন আছিলে, মোক কেইটামান হেৰি কেছেট নিব কৈছিলে, মোৰ কেছেট কেছেট কেইটা গোটেইকেইটা মানে হেৰি হৈ গ'ল, চেল হৈ গ'ল, তাতে বিক্ৰী, তেওঁ লৈ গ'ল, তেওঁ কৈছে মই হেৰি কৰিম, আপুনি দি যাব মোক, ই মানে ভাইটিয়ে কৈছিলে তই লৈ আহিবি, ইয়াৰে মানুহে অসমীয়া গান নাপায়তো, বেলেগ পালেও আৰু লোকগীত তেনেকৈ হেৰি নাই, মই লৈ গৈছিলো কেইখনমান,
0: কোনোবা এটা গীত আপোনাৰ মনত আছেনে?
1: মই এইকেইটাই গাইছোঁ, খন বৰষুণ গাইছোঁ, কমল হাজৰিকা আছিল তাতে, কমল হাজৰিকায়ো গাইছে।
0: এটা আমেৰিকাৰ সেই নিউ জাৰ্চি, তাৰপিছত অন্য ঠাইলৈ নিশ্চয় আপুনি গৈছে, আৰু গীত বুট কৰা অকল নিউ জাৰ্চিতে গালে আপুনি, তাৰপিছত বেলেগ ঠাইত আৰু কৰা নাই, গতিকে আমেরিকাত সেই এটা বেলেগ পরিবেশত আপনি গীত পরিবেশন করলে খুব ভালো লাগিল সে, আপনি
1: মা ভাবাই নাছিল, সপনতো ভাবা নাছিল,
0: বিদেশত গৈ এনেকে গীত পরিবেশন করিব,
1: আর রাষ্ট্রপতি আহতে যে গাইছিল, আই গাইছিল মই রবীন্দ্রভবনত, ফকরুদ্দিন আলী আহমদ আইছিল, আর জাকির হোসেন, রামেশ্বর পাঠক, আর মই গান,
0: তেতিয়া আপনি বহুত নিশ্চয় সৰু, বহুত সৰু,
1: মই বিয়াই হোৱা নাই তেতিয়া,
0: হয় হয়,
1: সেই রেডিও আর্টিস্ট হৈছিল, রুদ্র বৰা স্যার আছিল তেতিয়া কালচারেল, তাৰ রামেশ্বর পাঠক আহিও কলে যে হেৰি মোৰ লগতে যাব পাৰিব, তাৰপিছত মাহঁতো ওলালে যাব, দেউতাকো পাছ দিছে চাব যাব, গোটেই আমি ফেমিলিটোৱে গ'ল, ফটো আছে মোৰ,
0: জাকিৰ হোসেনটো বহুত পুৰণি,
1: বহুত পুৰণি, তেওঁৰ ওচৰতে মই থিয় দিছোঁ, তেতিয়া ডেন্স শ্ব'ৰ প্ৰগ্ৰেম কৰিছে অজন্তাই লোৰাহঁতে, আৰু ৰামেশ্বৰ পাঠকটো আছেই, প্ৰভাত দাও আছে, যতীন হেৰি গোস্বামী আছে, এই সত্ৰীয়া নৃত্যৰ হেৰি যে পুৰণা মানুহখিনি গোটেই আছে, মানে
0: এইবিলাক আপোনাৰ জীৱনৰ মানে খুব স্মৰণীয় ঘটনা আৰু, নহয় জানো? ঠিক আছে বাইদেউ, আজি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব খুজিছোঁ, মানে আমাৰ গোটেই আলোচনাটো এইখিনিৰ পৰা আপুনি, আমি আপোনাক বিদায় দিব খুজিছোঁ, আমি শেষত যিটো গীত আমি আপুনি শুনাম বুলি কৈছে গীতটি আমি অকণমান শুনিও, আপোনাৰ কণ্ঠত দুফাকি,

0: করা কৃপা অভাগী কৃষ্ণা।
1: বাইদেউ, তেতিয়াহ'লে এই গীতটিৰে আমি সামৰণি মাৰোঁ আমাৰ এই আলোচনা।
2: হয়,
1: আপোনাৰ পৰা বিদায় গ্ৰহণ কৰিছোঁ। নমস্কাৰ।
2: নমস্কাৰ।

0: আৰু সংগীত যাত্ৰা। অনুষ্ঠানটিত ইমান পৰে বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।
1: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
6: Work from home, অধিক বেতন মাত্র এটা ক্লিকতে।
7: আরে ওয়াহ,
8: ফসিলে
9: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
10: জানি রক সতর্ক হৈ রক।
11: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে।

0: বিয়লি 5:45।
1: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অগ্নিযুগৰ গান,
5: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
4: প্ৰতিপুৱা 8:15।

0: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
0: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়াৰ পৰা কিছু সময় পিছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
4: আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। বিধানসভাত আজি নাৰীবন্ধন বিধেয়ক উত্থাপন হোৱাৰো সম্ভাৱনা আছে। কাইলৈ উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ'ব আৰু অহা 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। দৰং জিলাৰ মুক্তিযুঁজাৰু সন্মিলনৰ ত্ৰিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বন্দে মাতৰম সংগীত আৰু মহিলাৰ নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত আসন্ন 3 বছৰীয়া কাৰ্যকালৰ বাবে নতুন জিলা সমিতি এখন গঠন কৰা হয়। ইয়াৰ পাছত কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত জিলাখনৰ মুক্তিযুঁজাৰু পৰিয়ালৰ 25 গৰাকী উত্তৰাধিকাৰী বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে দেখুওৱা কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। পৰীক্ষাৰ দিন সম্প্ৰতি পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ-উজ-জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-9000 অথবা CUET UGI NTA.AC.IN যোগাযোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত সম্প্ৰতি ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ৰাজ্যখনে নতুন গতি লাভ কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীক কালি নতুন দিল্লীৰ অসম ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ সঞ্জয় কুলশ্ৰেষ্ঠই সাক্ষাৎ কৰে। বৈঠকত ৰাজ্যৰ সৰ্বাংগীন প্ৰগতি আৰু আন্তঃগাঁথনি উন্নয়নৰ যাত্ৰাত প্ৰতিষ্ঠানটোৱে আগবঢ়াব পৰা সহযোগ আৰু কৌশলগত অংশীদাৰিত্বৰ দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰ্দাৰ পাটেল মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ডঃ শৰ্মাৰ গুণগত মান বৰ্তাই ৰাখি নিৰ্ধাৰিত সময়ত ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই অসম ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা অসমৰ লোকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে নতুন দিল্লীত অসমৰ স্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰৰ প্ৰতিবাদ তথা প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ শিৱসাগৰতে স্থাপনৰ দাবীত কালি ৰংপুৰ জ্যোতি ক্লাবত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত আয়োজিত এই সভাত ভালেমান সমাজ সচেতন ব্যক্তি তথা বিশিষ্ট নাগৰিক উপস্থিত থাকে।

তেওঁলোকে জিলা আয়ুক্তৰ কাৰ্যালয় শিৱসাগৰ সমষ্টিৰ পৰা স্থানান্তৰৰ পৰিকল্পনা তীব্র বিৰোধিতা কৰে। এই ক্ষেত্ৰত শিৱসাগৰ বিধায়কক বিহিত ব্যৱস্থা লোৱাৰ বাবে তেওঁলোকে আহ্বান জনায়। ডিব্ৰুগড়ৰ জালান ষ্টেডিয়ামত কালি নিশা ডিব্ৰুগড় সাংবাদিক একাদশ আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। খেলখনত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই সাংবাদিক একাদশক 2 ৰাণত পৰাজিত কৰে। খেলখনৰ অন্তত বিজয়ী দল আৰু শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: in queues helps them navigate stores. And with that, it's back to you, Abhishek.
1: Thank you, Nina. And now, before we end the bulletin, the headlines once again. President Draupadi Murmu to present Padma Awards at Rashtrapati Bhavan in New Delhi today. Union Home Minister Amit Shah says government has excluded all tribal communities from mandate of uniform civil code. Petrol price hike by 2 rupees 61 paise per litre, while that of diesel by 2 rupees 71 paise per litre. National Testing Agency postponed CUET UG 2026 examinations scheduled for the 28th of this month. External Affairs Minister S. Jaishankar says India and US have strong interest in combating terrorism in all its forms and manifestations. US President Donald Trump says India can trust on him, also says he's a big fan of Prime Minister Modi. And with that, we end the morning news. Have a nice day.
2: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে।
3: হেৰ এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰ কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্য, সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো সুগম সংগীতৰ অনুষ্ঠান গীতিমা।

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ দুৰ্গাময়ী বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

হীৰেণ ভট্টাচাৰ্য ৰচিত গীত এটি শুনিলে। দুৰ্গাময়ী বৰাৰ কণ্ঠত, প্ৰযোজনা আছিল হীৰেণ গোহাঁইৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ এন পাহাৰীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা ছবিন মেধিৰ।

0: এন পাহাৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ, প্ৰযোজনা আছিল সবিন মেধিৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: উভতি আহিছো গীতিমালিকাৰ মাজলৈ। এইবাৰ শুনক বৰ্ণালী কলিতাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অৰুণিমা বৰালীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: বৰ্ণালী কলিতাৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল অৰুণিমা বৰালীৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছো গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰৰ শিল্পী প্ৰণৱজ্যোতি শৰ্মা, গীতৰ কথা সুধীৰ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল সুধীৰ দাসৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা শুনক। কাইলৈ অৰ্থাৎ 26 মে মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয় যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আগ ধৰিব পৰিণীতা শইকীয়াই। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাৰ ফোন ইন লাইভ আইডিঅ' বুলনি। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক জ্যোতিৰ্ময় কাকতিৰ কণ্ঠৰ এটি গীত। গীতৰ কথাটো ফজুল আলীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

জ্যোতিৰ্ময় কাকতিৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তফজুল আলীৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ, আৰু ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

0: চেদুৰ সবচে পেহলে কাৰ্যসূচীত জনশুনানি আৰু চিকিৎসা শিবিৰৰো আয়োজন কৰা হয়। এই জনসম্পৰ্ক কাৰ্যসূচীৰ সময়ত খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে স্থানীয় ৰাইজৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি বিভিন্ন চৰকাৰী আঁচনি আৰু কল্যাণমূলক পদক্ষেপৰ বিষয়ে তথ্য প্ৰচাৰ কৰে। ৰাজ্যৰ অন্যতম ক্ৰীড়া সংস্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সপ্তম কাৰ্যনিৰ্বাহক সভা কালি সৰ্বানন্দ সোণোৱাল ক্ৰীড়া কমপ্লেক্স জালান আউটডোৰ ষ্টেডিয়ামৰ চি কি শৰ্মা সভাকক্ষত অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ ক্ৰীড়া উন্নয়ন আৰু সন্থাৰ ভৱিষ্যৎ কাৰ্যকলাপৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই সভাতেই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা খেলুৱৈ শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু শৈক্ষিক তথা ক্ৰীড়া উৎকৃষ্টতাৰ সৈতে ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাক স্বীকৃতি দিয়ে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 99.9 মিটাৰ এফ এম বেণ্ডৰ 1.6 মেগাহাৰ্টজত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্টজত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্টজত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্টজত লামডিং, 100.6 মেগাহাৰ্টজত বকলীয়া আৰু 102.1 মেগাহাৰ্টজত হৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই নিউজ গুৱাহাটীৰ যোগেও লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে, শেহতীয়া বাতৰিৰ বাবে এক্স চেণ্ডেলত এ আই নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আই নিউজ গুৱাহাটী ফলো কৰিব পাৰে। ডিব্ৰুগড়ৰ চাবুৱা অঞ্চলত আজি ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি অসম গেছ কোম্পানীয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি কোম্পানীয়ে জাননী জাৰি কৰিছে। দৰং জিলাৰ মুক্তিযুঁজাৰু সন্মিলনৰ ত্ৰিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে চিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বন্দে মাতৰম সংগীত আৰু মহিলাৰ নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত অনাগত 3 বছৰীয়া কাৰ্যকালৰ বাবে নতুন জিলা সমিতি এখন গঠন কৰা হয়। ইয়াৰ পাছত কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত জিলাখনৰ মুক্তিযুঁজাৰুৰ পৰিয়ালৰ 25 গৰাকী উত্তৰাধিকাৰীক বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে দেখুওৱা কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত এখন খেলত দেল্হী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰানত পৰাস্ত কৰে। দেল্হী কেপিটেলছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 203 ৰান সংগ্ৰহ কৰে। দলৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 60 ৰান কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4 বলতে আটাইকেইটা উইকেট হেৰুৱাই 163 ৰানহে কৰিবলৈ সমৰ্থ হয়। দেল্হীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰানত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও নিৰুপমা বৰঠাকুৰৰ সৈতে।
1: অহা 2 আগষ্টৰ পৰা অসমত 2টা পৰ্যায়ত লোকপিয়ল সম্পন্ন কৰা হ'ব আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে তথ্য পৰীক্ষা কৰা হ'ব। আজিৰ নিয়মীয়া বাৰ্তা কাকতখনে এই সন্দৰ্ভত সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ বাতৰিটো আজি কেইবাখনো কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা, হোৱাইট হাউছৰ বাহিৰত ধাৰাসাৰ গুলীবৰ্ষণ। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটো ৱাশ্বিংটনত গুলীয়াগুলী, হোৱাইট হাউছৰ কাষত বন্দুকধাৰী যুৱকক গুলীয়াই হত্যা শিৰোনামেৰে প্ৰকাশ কৰিছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ বাতৰিটো দৈনিক জনভূমি কাকতে আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসম ভৱনৰ উপৰিও কেইবাটাও ৰাজ্যিক প্ৰকল্প পৰিদৰ্শন কৰাৰ বাতৰি এটা দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত উগ্ৰপন্থী সংগঠনক ধন যোগান ধৰা ঘটনাৰ সৈতে তিনিচুকীয়াৰ পৰা সাংবাদিক ছাত্ৰ নেতাকে ধৰি 4জন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনা, অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূতকে ধৰি কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে অসম পৰ্যটন উন্নয়ন নিগমে অভিলেখ সংখ্যক মুনাফা অৰ্জন কৰাৰ ইতিবাচক বাতৰি এটা এ টি ডি চি ৰেকৰ্ডছ প্ৰফিট ইন দ্য পাষ্ট 5 ইয়াৰ্ছ শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: ধন্যবাদ নিৰুপমা। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়াল 2027 অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা

পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুন মাহৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। সামৰাৰ পূৰ্বে এতিয়া ঘাইকৈ বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি। ঈদ উজ জোহাৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষা স্থগিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 40 ৰানত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শ্ৰীভূমি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শ্ৰীভূমি জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমান। শ্ৰীভূমি জিলাত যক্ষ্মা নিৰ্মূলকৰণৰ লক্ষ্যৰে মোবাইল মেডিকেল ইউনিটৰ সহায়ত পৰ্টেবল এক্সৰে স্ক্ৰিনিং শিবিৰৰ জৰিয়তে সক্ৰিয় যক্ষ্মা চিনাক্তকৰণ অভিযান তীব্ৰতৰ হৈছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
2: এই কৰ্মসূচীৰ মূল উদ্দেশ্য হৈছে যক্ষ্মা ৰোগৰ দ্ৰুত চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা নিশ্চিত কৰা। বিশেষকৈ দুৰ্গম আৰু ঝুঁকিপূৰ্ণ এলেকাসমূহত পৰ্টেবল বুকুৰ এক্সৰে ব্যৱহাৰৰ জৰিয়তে তৃণমূল পৰ্যায়তেই স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা সম্ভৱ হৈছে। ফলত স্বাস্থ্য সেৱাৰ সুবিধাৰ পৰা বঞ্চিত বহু লোকৰ মাজতে দ্ৰুত ৰোগ নিৰ্ণয় কৰা সহজ হৈ পৰিছে। জিলাখনৰ বিভিন্ন স্থানত প্ৰশিক্ষণত স্বাস্থ্যকৰ্মী আৰু মোবাইল মেডিকেল ইউনিট দলৰ সহায়তাত এই স্ক্ৰিনিং শিবিৰসমূহৰ আয়োজন কৰা হৈছে। যক্ষ্মাৰ লক্ষণ থকা ব্যক্তি, উচ্চ ঝুঁকিপূৰ্ণ জনগোষ্ঠী আৰু সাধাৰণ লোকসকলক স্ক্ৰিনিঙৰ আওতালৈ অনা হৈছে। প্ৰয়োজন অনুসৰি সন্দেহজনক ৰোগীক পৰৱৰ্তী পৰীক্ষা আৰু চিকিৎসাৰ সৈতে সংযুক্ত কৰা হৈছে। স্ক্ৰিনিং অভিযান যক্ষ্মা নিৰ্মূলৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সামঞ্জস্য ৰাখি চলোৱা হৈছে, যত দ্ৰুত ৰোগ নিৰ্ণয়, সময়মতে চিকিৎসা, জনসচেতনতা বৃদ্ধি আৰু সামাজিক সহায়তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। জেলা স্বাস্থ্য সমিতি আৰু NHM শ্ৰীভূমি সাধাৰণ ৰাইজক যক্ষ্মা স্ক্ৰিনিং শিবিৰত অংশগ্ৰহণ কৰাৰ লগতে নিক্ষয় মিত্ৰ উদ্যোগত জড়িত হৈ যক্ষ্মা ৰোগীক সহায় কৰাৰ আহ্বান জনাইছে।
1: শ্ৰীভূমি জিলাত সমাগত ঈদ উল আজহা উৎসৱ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আইন শৃংখলা বজাই ৰখা, সামাজিক সম্প্ৰীতি অটুট ৰখা আৰু পথ সুৰক্ষাৰ ওপৰত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: শ্ৰীভূমিৰ অতিৰিক্ত জিলা আয়ুক্ত মাৰিয়া তামিমৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকত প্ৰশাসন, আৰক্ষী বিভাগ আৰু জিলাখনৰ বিভিন্ন ঈদগাহ আৰু মছজিদ সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। সভাত যোৱা বছৰৰ নিয়ম নীতি পাঠ কৰি শুনোৱা হয় আৰু ঈদ উৎসৱ শান্তিপূৰ্ণভাৱে উদযাপনৰ বাবে সকলোকে প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হয়। বৈঠকত কোৰবানী কোনো ৰাজহুৱা স্থানত নিদিবলৈ অনুৰোধ জনোৱা হয়। লগতে কোৰবানীৰ অৱশিষ্ট আৱৰ্জনা নিৰ্দিষ্ট স্থানত গভীৰ গাঁত খান্দি সঠিকভাৱে পুতি পেলোৱাৰ নিৰ্দেশ দিয়া হয়। প্ৰশাসনৰ ফালৰ পৰা কোৰবানীৰ মাংস ৰাজহুৱা বিতৰণ নকৰি স্থানীয়ভাৱে বিতৰণ কৰাৰ আহ্বান জনোৱা হয়। ইয়াৰ উপৰিও বৈধ নদীপত্ৰ থকা পশুবাহী বাহনসমূহক যাতে সাধাৰণ লোকে বাধা নিদিয়ে সেই বিষয়ে জিলা প্ৰশাসনে আহ্বান জনায় আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। উৎসৱৰ সময়ত কোনো

0: পৰা ছবিখনত সেয়া আছিল জিতুল সোণোৱাল।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: হেপা ছবিখনৰ আন এটি গীতেৰে এতৰালি শৰ্মা, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: সেই পাঁচ ছবিখনত সহশিল্পীৰ সৈতে সেয়া আছিল তৰালী শৰ্মা। চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
0: উভতি আহিছোঁ চিত্ৰগীতৰ মাজুলী। হাম তোমাৰ হে চানম এই ছবিখনত চানু নিগমে গোৱা এটি গীত বজাই শুনাবলৈ লৈছোঁ। গীতৰ কথা কাৰ্তিক অৱস্থীৰ, সংগীত বালি ব্ৰহ্মভট্টৰ।

ইমান তোমাৰ হে চেনাম ছবিখনত সনু নিগম আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে। এইখিনিতে ঘোষণা শুনক, আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষ ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে আজিৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই।

0: অজানিতে মনে মনে ছবিখনত সেয়া আছিল খান্তাউজিৰ আৰু সাজু।
1: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানৰ শেষৰ গীতটি শুনক। ইতিহাস ছবিখনৰ আলকা ইয়াগনিক আৰু সহশিল্পীসকলৰ কণ্ঠত সংগীত দিলীপ সেন আৰু সমীৰ সেনৰ। গীত লিখিছে সমীৰে।

0: ইতিহাস ছবিখনত আলকা ইয়াগনিক আৰু সহশিল্পীসকলৰ কণ্ঠৰে গীতটিৰে আজিৰ চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ বাইদেউ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
3: মোৰ নাম লক্ষী বৰুৱা।
2: আপুনি ক'ত থাকে?
3: জাহাজঘাট পানীকল।
2: আপুনি ইয়াতে দোকানখনে দিয়ে নে ইয়াতে থাকেও?
3: দোকানো দিয়ে, আমাৰ ঘৰো ইয়াত।
2: ওচৰতে নদীখন আছে আৰু ওচৰতে আপোনাৰ লোক ভৱনটো আছে, গতিকে অকণমান অনুভৱটো কওকচোন, কি কেনে লাগে ইয়াত থাকি?
3: এনে ইয়াতে থাকি ভাল লাগে, ভাল লাগে। তাৰে নদী আছে, ৰাজভৱনো আছে, আৰু এনে কি কয় হেল্থৰ অফিচ আছে, এইটো থাকি কেনে ভাল লাগে।
2: গৰম দিনত খুব এটা গৰম অনুভৱ নহয় চাগে?
3: গৰম ইমান অনুভৱ নহয়, নদী আছে, বতাহ মাৰে, এনেকৈ ঠিকে আছে, এনেকৈ ভাল লাগে।
2: আপোনাৰ ঘৰত কোন কোন আছে সেই বিষয়ে কোৱা জানো?
3: আমাৰ ঘৰত আমাৰ ফেমিলি, ছোৱালী, ল'ৰা, শাহু, হাজবেণ্ড, যাই চব আছে,
2: ডাঙৰ পৰিয়াল আপোনাৰ আছে। হয়, আপুনি যিহেতু এখন সৰুকে দোকান এখন দি ইয়াতে চলি আছে, গতিকে দোকানখনৰ বিষয়ে কওকচোন।
3: দোকানটো আজিকালি ইমান নচলে,
2: কিয়
3: নচলে জানে না? এই সাতটা বজাত পুলিচ ইয়াতে পুলিচ আহি যায় আৰু বেছি বিক্ৰী নাই। আগতে বিক্ৰী হৈছিলে, ভাল ভাল বিক্ৰী হৈছিলে, এইকাৰণে আৰু কি কৰিম, এনেকেই চলি আছোঁ আৰু।
2: আপোনাৰ ল'ৰা ছোৱালী আছে?
3: দুটা
2: পঢ়ি আছে,
3: পঢ়া শেষ।
2: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি এটা তেওঁলোকে ভালপোৱা এটি গান অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
3: জুবিনৰ গান দাদা।
2: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰাবেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: আকাশদেৱ বৰলৈ।
0: আপুনি কত থাকে?
1: হাতীগাঁও।
0: আপুনি কি কৰ্মৰ সৈতে ব্যস্ত সেই কথা আমাক

0: নমস্কাৰ, হাতে বাতে সুৰাবেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: আকাশদেৱ বৰলৈ।
0: আপুনি কত থাকে?
1: হাতীগাঁও।
0: আপুনি কি কৰ্মৰ সৈতে ব্যস্ত সেই কথা আমাক কওকচোন।
1: এতিয়া মই জাষ্ট ওৱান মান্থ হৈছে কৰা। চাহ আছে, আপোনাৰ পাছৰ আছে।
0: আপুনি সৰু দোকান এখনত কাম কৰি আছে, কৰ্মৰত। গতিকে মই আপোনাৰ বিষয়ে জানিব বিচাৰিছো, আপোনাৰ ঘৰত কোন কোন আছে?
1: মা আছে, দেউতা আছে।
0: আপোনাৰ দোকানখনত কি কি পায়?
2: উজান বজাৰৰ এক বিশেষত্ব আছে। উজান বজাৰ বুলি ক'লে প্ৰথমে মনলৈ অহা ছবিখনেই হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নৈখন আৰু সন্ধিয়াৰ সময়খিনি। এই উজান বজাৰখন ইমান ধুনীয়া হৈ পৰে, সকলোৱে এখন টেক ৰৈ একাপ চাহৰ সোৱাদ নিশ্চয়কৈ ল'ব বিচাৰে। আৰু ইয়াত বহুকেইখন কেফে আছে, ৰেষ্টুৰেণ্ট আছে। গতিকে আপোনালোকৰ ব্যৱসায়টোৰ বিষয়ে কি ক'ব?
1: ঠিকে আছে, ইমানো কিমান হয় আৰু, ইভিনিং আমাৰ কাষ্টমাৰ বহুত হয় আৰু, অলপমান বিজি হৈ যাওঁ আমি।
0: এতিয়া যিহেতু ইন্ধনৰ অকণমান সমস্যা এটা হৈ আছে, গতিকে আপোনালোকৰ বিজনেছটো চাফাৰ কৰিছেনে এই সমস্যা?
1: কৰি আছে আৰু, যেনে চাৰ্ভাইভ কৰি আছে, যেনে গেছৰ দাম বাঢ়িলে, চবৰ দাম বাঢ়িলে, চাৰ্ভাইভ কৰি আছে যেনে তেনে কৰি। কেতিয়া
0: আপোনালোকক এনেই কিমানটা গেছ লাগে? আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতো তেওঁলোকক তেওঁলোকে ভাল পোৱা এটা গীত আমি শুনাই দিওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: আপোনাৰ ফেভৰিট বজাটো।
0: ঠিক আছে, নিশ্চয়কৈ, ধন্যবাদ।

0: নমস্কাৰ, হাতে পাতে সুৰৰ বিষ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: আফসাৰ আলী।
0: আপুনি কত থাকে?
1: আমি ইয়াতে উজানগৰ থাকো।
0: আপুনি কি কৰ্মৰ সৈতে বৰ্তমান ব্যস্ত সেই বিষয়ে অকণমান কওক। বৰ্তমান ব্যৱসায় কেনে চলি আছে আপোনাৰ?
1: ভাল চলি আছে।
2: আপোনাৰ ইয়াত নিজৰ ঘৰ মাটি আছে নে আপুনি ভাড়া থাকে?
1: ঘৰ ভাড়া থাকো।
0: আপোনাৰ ঘৰত কোন কোন আছে সেই বিষয়ে অকণমান ক'ব নেকি?
1: আমাৰ ঘৰত আমাৰ ৱাইফ আছে, মই আৰু এটা ল'ৰা আছে।
0: ল'ৰা কি কৰি আছে?
1: ল'ৰা বাহিৰত কাম কৰি আছে।
0: ক'ত কাম কৰি আছে?
1: তামিলনাডু।
0: কি কৰে তাতে?
1: তাতে দৰ্জী কাম কৰে কোম্পানী।
0: ল'ৰাক বাহিৰত পঠাইছে, আপুনি ইয়াত কৰ্মৰত। আপুনি আচলকৈ ক'ত থাকে?
1: আচল ঘৰ আমাৰ মানিকপুৰ, বঙাইগাঁও ডিষ্ট্ৰিক্ট।
0: ল'ৰাক কিয় গুৱাহাটীত নাৰাখিলে বা বঙাইগাঁৱত নাৰাখিলে?
1: ই নাথাকে, বাহিৰত ভাল পায়।
0: আগৰ সৰুৰ পৰা পঢ়িছিলে নেকি?
1: সৰুৰ পৰা পঢ়িছে, নাইনটো পঢ়িছে। নাইনৰ তাৰ পৰীক্ষাটো বেয়া হ'ল কাৰণে সি পঢ়া বাদ দিলে, সেইকাৰণে বাহিৰত গৈছে।
0: আপুনি ইয়াত গুৱাহাটীত অহা কিমান বছৰ হ'ল?
1: বহুত দিন, বিশৰ ওপৰত বিছে।
0: তেতিয়া বিশ বছৰ আগৰ উজান বজাৰ আৰু এতিয়াৰ উজান বজাৰৰ মাজত বহুত পাৰ্থক্য আছে নিশ্চয়কৈ?
1: আছে আছে।
0: কেনেকুৱা লাগে, আগৰখন ভাল লাগিছিল নে এতিয়াৰখন ভাল লাগে?
1: আগৰে ভাল আছিল, এতিয়া বহুত পৰিৱৰ্তন হৈ গৈছে। এনেকৈ চলা ফিৰা সুবিধা বহুত ভাল আছিল, এতিয়া বহুত অলপ বেয়া হৈছে, বস্তুটো উলট পালট হৈ গৈছে আৰু কি।
0: মানুহবোৰ লগাতকৈ বেছি আধুনিক হৈছে নেকি?
1: নাই হোৱা,
0: নাই হোৱা। এই আগৰ সহজ সৰল হৈয়ে আছে
1: মানুহবোৰ।
0: গুৱাহাটীৰ মানুহবোৰ ভালনে বেয়া?
1: ভাল ভাল।
0: আপুনি যেতিয়া ৰিক্সা চলায় কিছুমানে বাৰ্গেনিং কৰে, এই ইমান টকা নহয়, বিশ টকা নহয়, দহ টকাতহে অহা যোৱা কৰোঁ, তেনেকুৱা আপোনাৰ সমস্যা কিবা হয়নে?
1: নাই, আমাৰ এতিয়া অহা নাই, মই পোৱা নাই। আমি এতিয়া ভাল পাই আছো, গুৱাহাটী যেনেকৈ চলি আছে ভালেই।
0: প্ৰথম যেতিয়া গুৱাহাটীত আহিছিলে তেতিয়াও ৰিক্সাই চলাই আছিলে নেকি?
1: ৰিক্সাই চলাই আছো।
0: তেতিয়া আপোনাৰ ৰিক্সা চলালে কিমানকৈ পইচা?
1: আগতেতো পেডেল মাৰা ৰিক্সা চলাইছোঁ, 800-900 হাজাৰ এনেকৈ পাইছোঁ। এতিয়াতো বেটাৰী ৰিক্সা চলাই আছোঁ, এনেকৈ পাওঁ 800-900 এনেকৈ পাওঁ।
0: কষ্টখিনি অকণমান ৰাহি হৈছে?
1: অঁ, কষ্টখিনি অলপ বাছি গৈছোঁ কষ্টতকৈ।
0: কিন্তু সেইখিনি আকৌ কাৰেণ্টত গুচি গৈছে?
1: কাৰেণ্টত গুচি হয় দে।

0: বৰ্তমান যিহেতু এটা ডাঙৰ সমস্যা চিলিণ্ডাৰৰ অভাৱ এতিয়া চলি আছে, আগতে যেনেকে আমি চিলিণ্ডাৰ পায়ে আছিলোঁ, এতিয়া অকণমান নাটনি হৈছে, গতিকে আপোনাৰ ঘৰত সেই সমস্যাটো হৈছেনে?
1: সমস্যা এতিয়াও আমাৰ চিলিণ্ডাৰ সমস্যা নাই, গেছতো খাই আছো, তথাপি চিলিণ্ডাৰ আমি বুক কৰি আছো, পাই আছো, সমস্যা হোৱা নাই।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ অনুষ্ঠানটি গানটো শুনাওঁ। আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গান শুনিব বিচাৰিব?
1: বাংলা গান ভাল পাওঁ আমি।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটি শুনি থাকিব। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ নামটো যশগুণী বালা দাস।
0: আপুনি কত থাকে?
1: মই ইয়াতে থাকোঁ, গুৱাহাটীতে।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: মই কি কম, এখন সৰু পাণ দোকান দি থাকো।
0: সৰুকে পাণ দোকান এখন দি আছে। আপোনাৰ ব্যৱসায় কেনে চলি আছে?
1: ইমান ভাল নহয়।
0: কিয়?
1: মানুহ আহিলে বেচা যাব, মানুহ আহিলে নাযায়।
0: আপুনি ৰাতিপুৱা কেতিয়া আহি ইয়ালে?
1: মই ৰাতিপুৱা 10টাত আহোঁ, ঘৰৰ কাম থাকে নহয়।
0: আপোনাৰ ঘৰত কোন কোন থাকে?
1: মোৰ ল'ৰা এটা থাকে।
0: আৰু
1: নাথাকে?
0: ল'ৰা কি কৰে?
1: ফাৰ্মাচীত কাম কৰে।
0: আপোনাৰ বয়স এতিয়া কিমানমান হৈছে?
1: সেইটো কথা নাজানো, মই পাহৰি গ'লো।
0: ঠিক আছে, আপোনাৰ ল'ৰাই আপোনাক পাণ দোকানখন দিবলৈ দিয়েনে এতিয়াও?
1: কি চলিব নোৱাৰিলে দিবই লাগিব।
0: অৰিজিনেল আপুনি ক'ত আছিলে?
1: নগাঁও।
0: ইয়াতে কেনেকে আহিলে?
1: তেনেকে মোক গেখে লৈ আনিছে, দেখিলে লৈ আনিছে, আহিলো আৰু।
0: কিমান বছৰ হ'ল ইয়াতে থকা, গুৱাহাটী?
1: মই বহুত বছৰ, 20-25 বছৰ হ'ব।
0: আপুনি ৰেডিঅ' শুনে নে নাই?
1: ৰেডিঅ' নাইয়ে যে।
0: আগতে শুনিছিলে নে সৰুতে?
1: শুনিছিলো।
0: আপোনাৰ অকমান ঘৰৰ কথা জানিব বিচাৰিছো। আপোনাৰ মা দেউতা কি কৰি আছিলে আগতে?
1: মোৰ মা দেউতা গ'ল গৈ গুচি গ'ল।
0: খেতি বাতি কৰিছিলে?
1: খেতি কৰিছে।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি।

0: আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

এইখিনিতে অনুষ্ঠান সম্পৰ্কীয় এটি ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে আজিৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বোলনীৰ বিষয় যোগাভ্যাসৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আঁত ধৰিব পৰিণীতা শইকীয়াই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেগথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাইষ্ঠলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানীবিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি নাৰী বন্দন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিবলগীয়া এই বিধেয়কৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নাৰীৰ সামগ্ৰিক উন্নয়ন আৰু সবলীকৰণ নিশ্চিত কৰাৰ বাবে সকলো বিধানসভাত মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংশোধিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া

0: সম্পূৰ্ণ কৰে। শুনানি কালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। অহা 28 মেত হবলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদুজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে তেওঁলোকে NTAৰ হেল্পলাইন নম্বৰ 011407 5900 অথবা CUET/UGINTA.AC.INত যোগাযোগ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মেত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে ট'ল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ জিঞ্জিয়াত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে। জিঞ্জিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে মাদুৰালীৰ কেইবাটাও স্থানত অভিযান চলাই প্ৰায় 2000 লিটাৰ চুলাই নষ্ট কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05।
1: ৭২৯ কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাই নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিশ্বদেৱ স্বৰ্গীয়াৰী, নিখিল শৰ্মা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব পুনম বৰুৱাই।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ ন প্ৰতিভা অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান ন প্ৰতিভালৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানটিত প্ৰতিবাৰে আপোনালোকৰ মাজলৈ লৈ আহোঁ উদীয়মান কিছু নতুন নতুন প্ৰতিভা। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে উদীয়মান অভিনেত্ৰী দিশা ৰয়। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ। আমি বহুতো কথা পাতিম, কিন্তু পোনপ্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: হয়, নিশ্চয়। নমস্কাৰ, পোনপ্ৰথমে সমূহ শ্ৰোতালৈ নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে। মোৰ জন্ম হৈছিল শিক্ষানগৰী পাঠশালাত, এখন গাঁও, পানবাৰী নামৰ গাঁও এখনত। কিন্তু জন্মৰ পিছতে মই দেউতাৰ চাকৰিৰ বাবে আমি সকলোৱে সপৰিয়ালে বৰপেটাৰ ওদত থাকিবলগীয়া হৈছিল আৰু তাৰ পৰাই মই মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাও তাৰ পৰাই কৰিছোঁ। আৰু তাৰপিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বৰ্তমান ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী হিচাপে পঢ়ি আছোঁ।
1: হয়, খুব ভাল লাগিলে। তুমি যিহেতু গান, কবিতা, অভিনয়, নৃত্য গোটেইকেইখন ক্ষেত্ৰৰ লগত জড়িত, গতিকে আৰম্ভণি কেতিয়াৰ পৰা হৈছিলে?
2: আৰম্ভণি বুলি ক'বলৈ গ'লে মোৰ 2 বছৰৰ পৰাই মায়ে মঞ্চত উঠাই দিছিল নাচিবলৈ, গীত গাবলৈ, আৰু তাৰ পৰাই সাহসটো পাইছিলোঁ। আৰু প্ৰথম শ্ৰেণীৰ পৰাই মই গানৰ লগত জড়িত হৈছিলোঁ আৰু তাৰপিছত গানৰ লগতে মই বহুত বছৰ জড়িত থাকিলোঁ। আৰু লগতে তৃতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীত এনেকৈ ভালেকেইটা বছৰ মই নাটকৰ কৰ্মশালা কৰিলোঁ। গৰমৰ বন্ধত যি নাটকৰ কৰ্মশালা হয় তাত মই যোগদান কৰিছিলোঁ আৰু তেনেকেই মই অভিনয়ৰ লগতো জড়িত থাকিলোঁ। ষষ্ঠ শ্ৰেণী আৰু সপ্তম শ্ৰেণীৰ পৰা মই ভাওনাৰ লগতো জড়িত থাকিলোঁ। তাৰপিছত পোনপ্ৰথমবাৰৰ বাবে ধৰ্মীয় অনুষ্ঠানবোৰত ৰয়েল নাটক, তাতে কৰিলো। মই কৰিলোঁ প্ৰথম মই মা কামাখ্যাৰ চৰিত্ৰ এটা কৰিছিলোঁ আৰু তাৰপিছত কুন্তীদেৱীৰ চৰিত্ৰটোও কৰিছিলোঁ। তাৰপিছত মই প্ৰথম সামাজিক নাটক হিচাপে ৰাধেশ্যাম কলিতাদেৱৰ পৰিচালনা নিসংগ নায়ক নামৰ নাটক এখনত মই কৰিছিলোঁ। তাত মই নিগেটিভ ৰোল এটা কৰিছিলোঁ আৰু তাৰপিছত তেনেকৈ বহুতো নাটক কৰিলোঁ, অগ্নিপথত অগ্নিবীৰ, তেনেকৈ বহুত, আৰু একক অভিনয়তো বহুত কৰিছোঁ। তাৰপিছত তেনেকৈ মই অভিনয়ৰ লগত জড়িত থাকিলোঁ আৰু প্ৰথম যোনখন কৰিছিলোঁ সেই নিসংগ নায়ক নামৰ নিগেটিভ ৰোলৰ যোনটো চৰিত্ৰ কৰিছিলোঁ, তাৰ পিছৰ পৰাই মই বহুত বেছি উৎসাহ পালোঁ, সকলো মানুহে বহুত ভাল পাইছিলে। তাৰপিছতে মই ভাবিলোঁ যে অভিনয়ত হয়তো মই কিবা এটা ভাল কৰিব পাৰিম আৰু তেনেকৈ অভিনয়ৰ জগতটো মই আৰম্ভ কৰিছিলোঁ।
1: খুব ভাল লাগিলে জানিব পাৰি। তুমি যিহেতু গীত গোৱা, এইখিনিতে এটি গীত শুনিব বিচাৰিম। কি শুনাবা?
2: মই এতিয়া আধুনিক গীতেই শুনাব বিচাৰিম।
1: ঠিক আছে।

0: খুব ভাল লাগিলে। তুমি যিহেতু সন্দিকৈ কলেজৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান পাবলৈ সক্ষম হৈছা, গতিকে সেই অনুভৱটো আৰু লগতে প্ৰস্তুতি কেনেকুৱা আছিলে?
1: তাৰ কাৰণে প্ৰথমতে মই বহুত সুখী। আৰু যেতিয়া প্ৰথম মই জানিব পাৰিছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ মই পাবলৈ সক্ষম হৈছোঁ, লগে লগে মই মাক ফোন কৰিছিলোঁ। মাক ফোন কৰি মই বেলেগ একো নকয় কেৱল এটাই লাইন কৈছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰী দিশা ৰয়। আৰু সেইটো খুবেই এটা বহুত ধুনীয়া এটা অনুভৱ বুলি মই ক'ম। তাৰপিছত দেউতাক জনালোঁ, ভণ্টিক জনালোঁ, সকলোৱে বহুত ভাল পালে। তাৰ বাবে মোৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকেও খুবেই ভাল পাইছিল। আৰু তাৰ বাবে প্ৰস্তুতি মই ঠিক নকৰা নহয় বা বহুত বেছি কৰিছোঁ বুলিও নকওঁ, মই নিজৰ ফালৰ পৰা 100% দিছিলোঁ, যিহেতুকে এইটো দলীয় আছিল, লগত নিজৰ

0: যিখিনিও আছিল একক অভিনয়ো আছিল, মোৰ লগত যিসকলে কৰিছিল তেওঁলোকে বহুত ভাল কৰিছে। আৰু সেইকাৰণে আমি যিমান কেইখন কৰিছোঁ, আমাৰ ব্যংগনাট আছিল, ওৱান এক প্লে আছিল, মাইম আছিল, সকলোতে আমি গোল্ড পাবলৈ সক্ষম হৈছোঁ, প্ৰথম স্থান। লগতে একক অভিনয়তো মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। গতিকে মই নিজেই যিমানখিনি পাৰোঁ ঘৰতে বহি, যিহেতুকে ঘৰত ইমান জোৰকেও ক'ব নোৱাৰি, গতিকে তেনেকেই মই আৰম্ভ কৰিলোঁ, চলালোঁ প্ৰস্তুতি। আৰু অন ষ্টেজ মই গোটেইখিনি কৰিছোঁ, গতিকে প্ৰস্তুতি কৰিও বহুত ভাল লাগিছে। সেইখিনি সময় যিমানকেইদিন আমি ৰিহাৰ্চেল কৰিছিলোঁ হাঁহি ধেমালিৰ মাজত, সকলোৱে কাৰোবাৰ ভুলো হৈছিল, কাৰোবাৰ আৰু বহুত ভাল হৈছিল, তেনেকৈ আমি গোটেই কেইজনীয়ে মিলি বহুত ভালকৈ প্ৰস্তুতি চলাইছিলোঁ। আৰু তাৰ কাৰণে হয়তো আমি আজি গোটেইকেইটাতে গ'ল পাবলৈ সক্ষম হৈছোঁ, আৰু লগতে মই শ্ৰেষ্ঠ অভিনেত্ৰী হ'বলৈ সক্ষম হৈছোঁ। গতিকে তাৰ বাবে মই প্ৰথমতে মা দেউতা ধন্যবাদ দিম, আৰু নিজেও বহুত কষ্ট কৰিছোঁ নকৰা নহয়। গতিকে সেই অনুভৱটো খুবেই ধুনীয়া, আৰু তাৰ বিষয়ে ভাল ইমান বেছিকৈ মানে ক'ব নোৱাৰি, কাৰণ সেইটো কেৱল অনুভৱেই কৰা হয়। গতিকে বহুত ধুনীয়া লাগিলে,
1: অভিনন্দন পুনৰবাৰ,
0: ধন্যবাদ।
1: হয়, গতিকে এইখিনিতে অভিনয়ৰ যদি কিবা এটা সংলাপ শুনিব পাৰি তেতিয়াহ'লে।
0: হয়, নিশ্চয় নিশ্চয়। সকলোৱে কয় সময়বোৰ পাৰ হৈ যায়, কিন্তু মোৰ ভাবিচোন এই সময়বোৰ ৰৈ গৈছে। যেন এটা অন্ধকাৰ কোঠাত মই আবদ্ধ হৈ পৰিছোঁ, য'ত কোনো দুৱাৰ নাই, কোনো খিৰিকী নাই। তুমি জানানে আটাইতকৈ বেছি কষ্ট কেতিয়া হয়? যেতিয়া নিজৰ মানুহবোৰৰ মাজত থাকিও তুমি অকলশৰীয়া অনুভৱ কৰা। মোৰ বুকুত কিমান বিষ জমা হৈ আছে সেয়া চাবলৈ কাৰো আজি আহৰি নাই। মইচোন একো বিচৰা নাছিলো, মই কেৱল অলপ মৰম, অলপ সময় বিচাৰিছিলো। কিন্তু আজি মই নিজৰ ঘৰতে যেন এজনী অচিনাকি মানুহ, সুখী হোৱাৰ নাটক কৰি কৰি মই ভাগৰি পৰিছো। মোৰ এই দুচকুৰ পানীৰ কোনো কি মূল্য নাই, নে মোৰ অস্তিত্ব এতিয়া কাৰোবাৰ বাবে আমনিদায়ক হৈ পৰিছে? কিমান চিঞৰিলে কোনোবাই মোৰ মাতটো শুনিব? মোৰ উশাহবোৰ চুটি হৈ আহিছে, কোনেও বুজি নাপায় এই মৌনতা কিমান ভয়ংকৰ হ'ব পাৰে। মোৰ নিজৰে এতিয়া নিজক ঘৃণা লাগিছে, মই আৰু সহিব পৰা নাই। মোৰ সঁচাকৈ বহুত ভাগৰ লাগিছে। মোক লৈ যোৱা ইয়াৰ পৰা, মোক কোনোবা এটা শান্ত ঠাইলৈ লৈ যোৱা, য'ত মোৰ কান্দোনৰ বাবে মই কেতিয়াও কষ্ট খাব নালাগে বা কোনেও মোক আমনি নকৰে।
1: খুব ভাল লাগিলে, সঁচাকৈ একদম সোমাই যোৱা গৈছে, মানে খুব ভাল লাগিছে। তোমাৰ প্ৰিয় অভিনেত্ৰী বা কাৰ পৰা প্ৰেৰণা পালা বুলি যদি সোধা যায় তেতিয়াহ'লে কি ক'বা?
0: বিশেষভাৱে মোৰ তেনেকুৱা নাই, কিন্তু যাৰ পৰা মই সংলাপ কোৱাৰ ধৰণ শিকিছোঁ বা এক্সপ্ৰেশ্যনবোৰ শিকিছোঁ, প্ৰস্তুতি বাবাক মই খুবেই বহুত বেছি ভাল পাওঁ। তেওঁৰ যিটো এটা সংলাপ কোৱাৰ ধৰণ আছে, যি ধৰণে তেওঁ মঞ্চত থাকে, থিয় হয়, সেই সকলোবোৰ মই খুবেই ভাল পাওঁ। লগতে বৰষা বা তেওঁ সৰুৰ পৰা দেখিছোঁ, গতিকে তেওঁকো খুবেই ভাল লাগে। গতিকে তেওঁলোকৰ পৰাই মই সৰু সৰু কিছুমান বস্তু শিকিব পাইছোঁ, যোনটো মোৰ অভিনয়ৰ জগতত খুবেই সহায় কৰিছে। গতিকে তেওঁলোকক মই খুবেই বেছি ভাল পাওঁ।
1: পৰিয়ালৰ সমৰ্থন কেনেকুৱা বুলি যদি সোধোঁ এইটো ক্ষেত্ৰত আগবাঢ়িবলৈ?
0: হয়, খুবেই বেছি এটা ছাপৰ্ট মই পাইছোঁ সৰুৰ পৰাই। মই যিহেতুকে ক'লোঁ যে দুবছৰৰ পৰাই মায়ে মোক মঞ্চত উঠাই দিছিল, গতিকে মাৰ পৰা বহুতখিনি পাইছোঁ। আৰু আজি যদি মই কিবা এটা হৈছোঁ, মই পোনপ্ৰথমে মোৰ মাক দিম সেই টেগটো। দেউতাই খুব ভাল পায় এইবোৰ বস্তু, কালচাৰেল জগতত যিহেতুকে জড়িত আছোঁ সৰুৰ পৰাই। আনকি মোৰ আইতা, মামাহঁতৰ আইতা, মাহী, ককা, সকলোবোৰ থিয়েটাৰত থকা মানুহ, গতিকে হয়তো কোনোবা এটা ঠাইত সেইটো বস্তু মোৰ তেজত ৰৈ গৈছে। আৰু সেইখিনি বস্তু মায়ে মোক সহায় কৰিছে মোৰ ওলাই আনিবলৈ, গতিকে সকলোৱে বহুতখিনি ছাপৰ্ট কৰিছে, দেউতা হওক, মা হওক, ভণ্টি হওক, গতিকে তাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ, কাৰণ সকলোৱে এইটো বস্তু নাপায় আৰু মই পাইছোঁ। আৰু আজি সেইকাৰণে চাগে মই চাৰিওপিনে এইখিনি বস্তু আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ।
1: তুমি যিহেতু ভাওনা কৰা বুলি ক'লা, গতিকে অকণমান কিবা শুনিব পাৰিম নেকি?
0: নিশ্চয়।
2: আহি সখী হব পৰম অভাগিনীক, কিবা তপুচ হামু পূৰব জনম ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা কয়।

0: অনেক অজন্ম কায় ক্লেশ করিয়ে বহুত বরিষ তপস্যা কৰিলো। তদনন্তর আকাশী বাণী শুনল, আহে কন্যা তুহি জনমে স্বামীক ভেত নাহি পাওব, আর জনম শ্রীরাম রূপে তুহাক বিবাহ করাব। ইহা ইহা জানি আম অগণি প্রবেশী প্রাণ সারল সখী, প্রাণ সারল আহি সখী হব। হে দৈব বাণী বিফল ভেল, হে শ্রীরাম স্বামীক চরণে ওহি জনমে ভেত ভেত নাহি পাল সখী, ভেত নাহি পাল।
1: খুব ভাল লাগিলে সঁচাকৈ। তোমার দৃষ্টিত এজনী ভাল অভিনেত্রীৰ কি গুণ থাকিব পাৰে?
2: ভাল অভিনেত্রী হবলৈ প্রথমতে ভাল মানুহ এগৰাকী হব লাগিব, কারণ এইটো এটা কলা। গতিকে তার বিষয়ে জানিবলৈ সেই অভিনেত্রী গৰাকীৰ সেইখিনি আগ্রহ থাকিব লাগিব। নাটক কৰোঁ বুলিয়ে নাটক কৰিব নোৱাৰি, গোটেইখিনি জ্ঞান তেওঁ আহৰণ কৰিব লাগিব। গতিকে মই ভাবো যে এগৰাকী অভিনেত্রী হবলৈ হলে প্রথম কথা তেওঁ সেই কলার বিষয়ে সেইখিনি জ্ঞান থাকিব লাগিব। দ্বিতীয়তে কাৰ পৰা তেওঁ কি ধৰণে অনুপ্ৰাণিত হৈছে সেইটো বহুত জৰুৰী। আৰু প্ৰত্যেকটো দিশতে তেওঁ চাব লাগিব যে কোনটো কাম কৰিলে কোনটো কি কৰিলে তেওঁৰ এই পাঠত যাব পাৰিব। গতিকে সেই হিচাপত তেওঁ প্ৰথমতে ভাল মানুহ হৈ কলাখিনি জানি ল'বলৈ বহুত জৰুৰী, আৰু সেইটোৱে মই প্ৰথম উদ্দেশ্য বুলি মই ভাবোঁ।
1: তুমি যিহেতু পঢ়ি আছা, গতিকে অভিনয় আৰু অধ্যয়ন দুয়োটা কেনেদৰে আগুৱাইছা?
2: অভিনয় যিহেতুকে মই সৰুৰ পৰা কৰি আহিছোঁ, আৰু তাৰে লগত পঢ়াখিনিও মই ঠিকেইভাৱে চলাই নিছোঁ। আৰু মই ভাবোঁ যে এইটোৱে মোক অভিনয় হওক, গীত হওক, নৃত্য হওক, কোনো ক্ষেত্ৰতে মোক পঢ়াৰ ক্ষেত্ৰত মোক বাধা দিয়া নাই। যিখিনি সময়ত মই পঢ়িব লাগে সেইখিনি সময়ত পঢ়িছোঁ, সেইখিনি সময়ত আন বস্তুবোৰ মই মাজত অনা নাই। আৰু নাটকৰ সময়ত হওক, গীতৰ সময়ত হওক, মই সেইখিনি সময়ত নিজৰ গোটেই 100% মই সেইখিনি সময়তে দিছোঁ। গতিকে এই বস্তুটোৱে মোৰ পঢ়াত বিশেষভাৱে কোনো ধৰণৰ বাধা অনা নাই, আৰু যাৰ কাৰণে মই হয়তো মোৰ উচ্চতৰ মাধ্যমিকতো এটা ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মোক কোনো ধৰণৰ বাধা ইয়াতে পোৱা নাই, মই পোৱা নাই।
1: হয়, এনেকৈ আগবঢ়াই লৈ গৈ থকা। যিহেতু কবিতা পাঠ কৰা বুলিও কৈছা, এটা কবিতা শুনিব বিচাৰিম।
2: নিশ্চয়। মই কবিতা লিখোঁ, গতিকে মোৰ এটি প্ৰিয়, মোৰ মা দেউতাৰ এটি প্ৰিয় মোৰেই কবিতা, সেইটোৱে মই পাঠ কৰিব বিচাৰিম।
1: ঠিক আছে।
2: কবিতাৰ শিৰোনাম আশাৰ সমাধি। কিমান আশাৰ অন্তত আমি নিস্তব্ধ হৈ পৰোঁ, কিমান হেঁপাহৰ অন্তত এজনে আনজনক হেৰাই দিয়ে, কিমান বেদনাৰ অন্তত এজন ব্যক্তি অকলশৰীয়া হৈ পৰে। এবাৰো জানো সুধিছোঁ নিজক, কি লাগে তোক, কি বিচাৰোঁ মই? উত্তৰ বিচাৰি পালে হয়তো সমাপ্ত হ'ব আশাৰ অভিধান। এৰা, কোনেও নুসুধে মোক, কোনেও নিবিচাৰে মোৰ উত্তৰ, আৰু সেইবাবেই সমাধি সাজিছোঁ মই। মোৰ আশাৰ, মোৰ আকাংক্ষাৰ ৰ'দৰ পোহৰে আমনি কৰে মোক, নিশাৰ এন্ধাৰে উগ্ৰ কৰে মোক। কিয়? নাই, ইয়াৰ উত্তৰ নাই মোৰ। আশাৰ পাপৰি মৰহি উঠিছে, অকলশৰীয়া জীৱনৰ আৰম্ভণিত আকাংক্ষাৰ সমাধি সাজিছোঁ মই। এয়াই নেকি মোৰ জীৱন, এয়াই মোৰ জীৱন।
1: খুব ভাল লাগিলে। অভিনয়, নৃত্য আৰু গীত, এই গোটেইখিনি ক্ষেত্ৰৰ লগত যিহেতু জড়িত, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছেনে?
2: আনুষ্ঠানিক শিক্ষা মই অভিনয়ত কৰা নাই, মই গীতত কৰিছোঁ। মই শাস্ত্ৰীয় সংগীতত বিশাৰদ পাছ কৰিছোঁ 9ম শ্ৰেণীত। অভিনয়ত মই যদিও কৰা নাই আনুষ্ঠানিক হিচাপে, কিন্তু কৰ্মশালা মই ভালেকেইটা কৰিছিলোঁ 3য় চতুৰ্থ শ্ৰেণীৰ পৰাই কৰিছিলোঁ। পবিত্ৰ ৰাভা ছাৰ, তেওঁৰ গাইডেঞ্চত মই কৰিছিলোঁ। কিশোৰ ভৰদ্বাজ নামৰ ছাৰ আছিল আৰু যোগীৰাজ ছাৰ, তেওঁলোকৰ কৰ্মশালাত মই উপস্থিত আছিলোঁ। গতিকে তেওঁলোকৰ পৰাই মই যিমানখিনি শিকিছোঁ সেইখিনিয়ে মোক আজি ভালেখিনি কামত দিছে বা সহায় কৰিছে। আৰু নৃত্যত মই জড়িত আছিলোঁ। সৰুতে মই ভাৰতনাট্যম শিকিছিলোঁ, সত্ৰীয়া শিকিলোঁ আৰু আধুনিক নৃত্য শিকিছিলোঁ, লগতে বিহুও মই শিকিছিলোঁ। গতিকে তেনেকৈ মই বিশেষকৈ গীততহে মই আনুষ্ঠানিক হিচাপে কৰিছিলোঁ, আৰু বাকী মই কৰ্মশালা আৰু বিহু সেইবোৰ মই অলপ অলপকৈ শিকিছোঁ। গোটেই আনুষ্ঠানিক

0: বুলিও ক'ব নোৱাৰি, গতিকে তেনেকৈ মই চলাই নিছোঁ।
1: তুমি যিহেতু অভিনয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ নাই কৰা বুলি ক'লা, গতিকে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ বহুখিনিয়ে হয়তো আগবাঢ়িব বিচাৰিব, গতিকে তেওঁলোকক তুমি কি ক'বা যে এই ক্ষেত্ৰখনত আহিবলৈ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান?
0: প্ৰয়োজনীয়তা যদিও আছে, কিন্তু মই ভাবোঁ যে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ আগতে তেওঁলোকে সৰু সৰু সেই কৰ্মশালাবোৰ কৰা খুবেই প্ৰয়োজনীয়, কাৰণ সেয়া হৈছে ব্যাকৰণ। গতিকে তাৰ পৰাই আমি আগবাঢ়িব পাৰিম বা তেওঁলোকে আগবাঢ়িব পাৰিব। কৰ্মশালাবোৰত বহুতো নাজানা কথা শিকিব পাৰে আৰু কৰ্মশালাৰ পৰাই তেওঁলোকে আগবাঢ়িব পাৰিব, আৰু তাৰ পিছত তেওঁলোকে আনুষ্ঠানিক হিচাপে গ্ৰহণ কৰাটো প্ৰয়োজনীয়, তেওঁলোকে কৰিব লাগে তাৰ পিছত। কিন্তু প্ৰথমতে ব্যাকৰণখিনি জনাটো খুবেই প্ৰয়োজনীয়, আৰু লগতে আজিকালি বহুত নাটক তেওঁলোকে চায়, থিয়েটাৰ চায়, গতিকে তাৰ পৰাও বহুতখিনি আহৰণ কৰিব পাৰি যদি তেওঁলোকে সঁচাকৈ ভাবে এইখন জগতত ভৰি দিম বুলি। গতিকে তেনেস্থলত তেওঁলোকে এই বিষয়ে বহুতো জ্ঞান আহৰণ কৰাটো খুবেই প্ৰয়োজনীয়। গতিকে আনুষ্ঠানিক হিচাপে তেওঁলোকে শিক্ষা গ্ৰহণ কৰক বা নকৰক, প্ৰথমতে ব্যাকৰণখিনি জনাটো খুবেই প্ৰয়োজনীয়।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলা। পুনৰ এটি গীত শুনিব বিচাৰিম, কি শুনাবা?
0: আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ এটি গীত, খুবেই ধুনীয়া গীত, তাৰ মই অন্তৰা এটি গাই দিবলৈ বিচাৰিছোঁ।
1: ঠিক আছে।

0: খুব ভাল লাগিলে। তুমি যিহেতু কলা মঞ্চৰ অভিনয় কৰিছা, গতিকে প্ৰথমবাৰৰ মঞ্চৰ অভিজ্ঞতাটো কেনেকুৱা আছিলে বা তাৰ আঁৰৰ কাহিনী যদি আছে?
1: হয়, মই এই খুবেই মোৰ আচলতে সেইটো মই নিজৰ টাৰ্ণিং পইণ্ট বুলিয়েই ক'ম, মই কাহিনীটো ক'ব বিচাৰিছোঁ। মই আৰু মা আমি কহিনুৰ থিয়েটাৰ আহিছিল আমাৰ তাত, মই যিহেতুকে বৰপেটা ৰোডত থাকোঁ, গতিকে তাত আহিছিল কহিনুৰ থিয়েটাৰ, আমি চাবলৈ গৈছোঁ। প্ৰথম যিখিনি সময় সেইখিনি সময় এনেই থাকেতো, গতিকে সেইখিনি সময়ত আমি মা আৰু মই বহি আছোঁ আৰু খুৰা এজনে মাক মেছেজ দিছে, কৈছে যে বাইদেউ আমাৰ নামঘৰত বৰপেটা ৰোড শাখা সত্ৰত প্ৰত্যেক বছৰৰ দৰে এইবাৰো নাটক হ'ব, যোনখন ৰয়েল ড্ৰামা হয়, গতিকে তাত এটা চৰিত্ৰত এজনী ছোৱালী লাগে, আমি দিশাক বিচাৰিম সেই চৰিত্ৰটো কৰাৰ বাবে, গতিকে আপোনালোকে যদি দিব বিচাৰে আমি খুবেই ভাল পাম। আৰু সেইটো মায়ে মোক জনোৱা নাছিল, কিন্তু মই পটককৈ দেখিলোঁ মেছেজটো, মেছেজটো দেখি মই যেতিয়া পঢ়িলোঁ লগে লগে মই মাক মানে কৈছোঁ যে নাই মই কৰিম, মোৰ বহুত ইচ্ছা আছে মই কৰিম। কিন্তু দেউতাও মানে এইবোৰত প্ৰথমতে যদিও নাছিল, কিন্তু ক'লে যে যিহেতুকে ৰয়েল ড্ৰামা গতিকে কৰক, ধৰ্মীয় অনুষ্ঠানত আছে কৰক। তাৰপিছত মই গ'লোঁ, মই কোনো ধৰণৰ মোৰ একো ধাৰণা নাছিল কেনেকৈ ডাইলগ ক'ব লাগে, কেনেকৈ থিয় হ'ব লাগে, কেনে কোনফালে চাব লাগে, কি কৰিব লাগে। মোক কেৱল তেওঁ কৈছে, আমাৰ যোনজন ডাইৰেক্টৰ আছিল তেওঁ মোক কৈছে যে তুমি সংলাপটো মাতি দিয়া, তাৰপিছত আমি গোটেইখিনি চাই ল'ম। মই যেতিয়া কেৱল সংলাপটো ক'লোঁ তেওঁলোকে সকলোৱে বহুত ভাল পালে, মই নিজেও বুজি পোৱা নাছিলোঁ কিয় ভাল পালে, কাৰণ মই নিজে কোনোদিন শিকা নাই বা মই তেনেকৈ চোৱাও নাছিলোঁ। গতিকে সেইটো যেতিয়া মই গম পালোঁ যে সকলোৱে ভাল পাইছে, তেতিয়া মই খুবেই বহুত বেছি ভাল পালোঁ আৰু সেইটোৱে মোক বহুত উৎসাহ দিলে। তাৰপিছত তেওঁ মোক শিকালে, সকলোৱে মোক ধৰি শিকালে যে এনেকৈ ডাইলগ ক'ব লাগে, ডাইলগখিনি যদিও ডেলিভাৰী কৰোঁতে ভাল হৈছে কিন্তু কেনেকৈ থিয় হ'ব লাগে, কেনেকৈ কি কৰিব লাগে, সকলোখিনি শিকালে। তাৰপিছত মই মা কামাখ্যা ৰোলটো আছিল, সেইটো মই কৰিলোঁ আৰু নামঘৰত মোক তাৰপিছৰ পৰা সকলোৱে কেৱল মা কামাখ্যা বুলি মাতে আৰু সেইটো এটা খুবেই বহুত ভাল বুলি মই ভাবোঁ, কাৰণ মা কামাখ্যাৰ চৰিত্ৰ এটা কৰিব পৰাটো খুবেই ভাগ্য থাকিব লাগিব। গতিকে মই তাৰ

0: পিছৰ পৰাই মই বহুত বেছি নাটকৰ প্ৰতি ইণ্টাৰেষ্টটো মোৰ আৰু বেছি বাঢ়িল। আৰু তাৰপিছত মই তাতেই মই নামঘৰতে আৰু কুন্তি হৈছিলোঁ, কুন্তি দেৱী হৈছিলোঁ পঞ্চপাণ্ডৱৰ মাতৃ। সেইটোতো মোক সকলোৱে ভাল পালে। তেনেকৈ মই প্ৰথম ৰয়েল ড্ৰামা কৰিছিলোঁ। আৰু তাৰপিছত প্ৰথম মই সামাজিক নাটক কৰিছিলোঁ, সেয়া হৈছিল নিসংগ নায়ক বুলি, ৰাধেশ্যাম কলিতাৰ পৰিচালনা। তাত মই নিগেটিভ ৰোল এটা কৰিছিলোঁ আৰু ভগৱানৰ কৃপাত সেইটো ৰোল সকলো ৰাইজে ইমান ভাল পালে। তাৰপিছৰ পৰা মই অভিনয়ৰ কাৰণে পাগল। তাৰপিছৰ পৰা মোৰ কেৱল এটাই কথা যে নাটক মোৰ জীৱন, নাটকৰ কাৰণে মই যি কি কৰিব পাৰোঁ। আৰু তেনেকৈ মোৰ আৰম্ভ হৈছিল। সেয়াই বহুত বহুত ধুনীয়া এটা অভিজ্ঞতা, বহুত ধুনীয়া অনুভৱ, আৰু মানুহৰ সঁহাৰি পালে আৰু বেছি ভাল লাগে সেই কামটোত আগবাঢ়ি যাবলৈ। গতিকে তেনেকৈ আৰম্ভ হৈছিল।
1: হয়, নিশ্চয়কৈ খুব ভাল লাগিলে জানিব পাৰি। বৰ্তমানলৈ কৰা অভিনয়ত চৰিত্ৰ বহুকেইটাই কৰা গৈছে, গতিকে সকলোতকৈ ভাল লগা বা সকলোতকৈ স্মৰণীয় বুলি যদি সোধা যায় চৰিত্ৰ কোনটো আছিলে?
0: মোৰ যেতিয়া মই প্ৰথম সামাজিক নাটক কৰিছিলোঁ, যোনটোৰ পৰা মই বহুত বেছি সাহস পালোঁ বা অভিনয়ৰ কাৰণে মোৰ ইণ্টাৰেষ্ট আৰু বেছি বাঢ়ি গ'ল, সেইটো আছিল নেগেটিভ ৰোল এটা। আৰু সেইটো মোৰ কাৰণে খুবেই বেছি ভাল লগা এটা, কাৰণ সেইটো সময়ত মই ইমান জনা নাছিলোঁ। আজি যিমানখিনি হয়তো জানিব পাৰিছোঁ, সেইটো সময়ত মই ইমান জনা নাছিলোঁ। কিন্তু নাজানিও যেতিয়া এটা বস্তু ভালকৈ কৰিব পাৰিছোঁ আৰু মানুহৰ পৰা ভাল এটা ৰেছপঞ্চ পাইছোঁ, গতিকে সেইটো চৰিত্ৰ খুবেই মোৰ কাৰণে বহুত প্ৰিয়। আৰু আছে বহুতো চৰিত্ৰ, মই ভাবোঁ যে অভিনেত্ৰী হিচাপে প্ৰত্যেকটো চৰিত্ৰ তেওঁলোকে ভালকৈ কৰিব লাগে আৰু ভাৰ্চেটিলিটি এটা থাকে, সেইটো মই ভাবোঁ যে ময়ো কৰা উচিত। আৰু মই আজিলৈকে কৰিছোঁ, মই কৰুণ কৰিছোঁ, নেগেটিভ কৰিছোঁ, লগতে ষ্ট্ৰেইট ফৰৱাৰ্ডৰ যোনবোৰ থাকে সংলাপ, সেইবোৰো মই কৰিছোঁ। কিন্তু সকলোতকৈ ভাল লগা হৈছে মোৰ সেই নিগেটিভ ৰোলৰ চৰিত্ৰটো।
1: আপোনাৰ এটি সংলাপ শুনিব বিচাৰিম।
0: নিশ্চয়, মই যিহেতুকে ক'লোঁ মই নিগেটিভ ৰোলৰ সংলাপবোৰ খুবেই বেছি ভাল পাওঁ, গতিকে তাৰে তেনেকুৱা ধৰণৰ এটা মই ক'ব বিচাৰিছোঁ।
1: ঠিক আছে।
0: মোক ইমান ঘৃণাৰে চাব নালাগে, তোমাৰ চকুৰ কোপনিটোৱে কৈছে যে তুমি মোৰ পৰা নহয়, আচলতে নিজৰ পৰাজয়ৰ পৰাহে ভয় খাইছা। তুমি ভাবিছিলা নহয় ৰাগিনী সৰল, মৰমীয়াল, আচলতে এই সৰলতা মোৰ মুখাহে আছিল, যিখন মুখাৰ আঁৰত মই তোমালোকৰ প্ৰতিটো দুৰ্বলতাৰ হিচাপ ৰাখিছিলোঁ। মানুহে কয় যি সিঁচিব তাকেই পাব, আৰু মই বিষ সিঁচিছিলোঁ, কাৰণ মই জানিছিলোঁ এই জগতত মিঠা কথা কোৱা মানুহবোৰ সদায় তলত থাকে, আৰু তুমিতো জানাই মই ওপৰলৈ উঠিব বিচাৰোঁ। আৰু তাৰ বাবে যদি কাৰোবাৰ বুকুত ভৰি থৈ মই আগুৱাব লাগে, তেন্তে মই সেয়া 100 বাৰ কৰিম। মই ভাগ্যৰ ওপৰত বিশ্বাস নকৰোঁ জানা, মই চাতুৰ্যৰ ওপৰত বিশ্বাস কৰোঁ। মই দেখিছিলোঁ কেনেকৈ মোৰ এই হাত দুখনেৰে তোমালোকৰ গোটেই সাম্ৰাজ্যখন তিল তিলকৈ শেষ কৰিছিলোঁ, অথচ তোমালোকে একো গমেই নাপালা। মোৰ মমতাৰ অভিনয় ইমান নিভাজ আছিল নে যে চিকাৰীয়ে নিজেই নিজৰ ডিঙিটো ফান্দত সুমুৱাই দিলে? এৰা, মনত ৰাখিবা, মই অকল জুই নহয়, মই সেই বতাহ যিয়ে জুইক নুমুৱাবও পাৰে আৰু ডপ ডপকৈ জ্বলাই তুলিবও পাৰে। গতিকে এতিয়া চকুলোটুকি নিজৰ ভাগ্যক দোষ দিয়াগৈ, কাৰণ এই খেলখনৰ ৰাণী মই আগতেও আছিলোঁ আৰু এতিয়াও ময়েই।
1: খুব ভাল লাগিলে সঁচাকৈ, প্ৰত্যেকটো চৰিত্ৰত ইমান ধুনীয়াকৈ সোমাই যোৱা গৈছে, মানে খুব ভাল লাগিলে। মঞ্চৰ অভিনয় আৰু কেমেৰাৰ অভিনয়, কেমেৰা সন্মুখৰ অভিনয়, দুয়োটাৰ মাজত কি পাৰ্থক্য?
0: দুয়োটাৰ মাজত মই যেতিয়া প্ৰথমবাৰ কৰিছিলোঁ আকাশ পাতালৰ পাৰ্থক্য পাইছিলোঁ। মই বিশেষভাৱে অন ষ্টেজ কৰিছোঁ, মই যদিও অন কেমেৰা কৰিছোঁ, মই ৰেঙনিত কৰিছিলোঁ বাউলী ফাগুন নামৰ এটি খণ্ডত, আৰু মিউজিক ভিডিঅ' দুটাত মই কৰিছিলোঁ তেনেকৈ, য'ত মই এটাত অভিনয় কৰিছিলোঁ নিজেই আৰু নিজেই কণ্ঠদান কৰিছিলোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকি কলিতা, তেওঁৰ লগত মই গীতটি পৰিৱেশন কৰিছিলোঁ। আৰু প্ৰথম যেতিয়া মই অন কেমেৰা গৈছিলোঁ, মই ডাইলগবোৰ কেৱল যেনেকৈ মঞ্চত কয় সেইটো হিচাপতহে কৈছিলোঁ, আৰু মই সেইটো কাৰণে গালিও খাইছিলোঁ ডাইৰেক্টৰৰ পৰা। মোক কৈছে তুমি টানি টানি নক'বা কথাবোৰ, কাৰণ আমাৰ নাটকত বস্তুবোৰ অলপমান টানি টানি ক'বলগীয়া হয় আৰু অন কেমেৰাত ডাইৰেক্ট হয় বস্তুবোৰ। গতিকে সেইটো এটা বহুত ডাঙৰ ডিফাৰেন্স মই পাইছিলোঁ। আৰু

0: মুখ এক্সপ্ৰেশ্যনটোৰ কথা আহি পৰে। দুইটা গোটেইখিনি বহুত বেলেগ হয়, এটাত বহুত বেছি লাগে, এটাত বহুত নিউট্ৰেল লাগে। গতিকে সেইটো বহুত শিকিবলৈ পালোঁ আৰু তাৰ পিছৰ পৰাই জানিলোঁ কেনেকৈ ক'ত কি কৰিব লাগে। কাৰণ মই যিহেতুকে ভাওনাও কৰোঁ, ভাওনাৰ যোনটো এটা ৰস হয় সেইটো এটা বহুত বেলেগ ধৰণৰ হৈ যায় আৰু অন কেমেৰা টোটেলি বেলেগ হৈ যায় আৰু সামাজিক নাটকবোৰতো বহুত বেলেগ হৈ যায়। গতিকে তিনিওটা স্থানতে মই থাকি যেতিয়া চালোঁ বহুত বেলেগ ধৰণৰ অনুভৱ মই তিনিওটাতে পাইছোঁ।
1: সেইটো কাৰণে মই প্ৰশ্নটো কৰিছোঁ, কাৰণ ভাওনা, নাটক আৰু কেমেৰাৰ
0: হয়
1: গোটেইকেইটাই অকণমান বেলেগ বেলেগ
0: হয়।
1: হয়, খুব ভাল লাগিলে। বৰ্তমানৰ সময়ত অভিনয়ৰ জগতখনত নিজৰ পৰিচয় গঢ়ি তোলাটো কিমান কঠিন বুলি ভাবা, যিহেতু তুমি উঠি অহা প্ৰজন্মই, তুমিও বহুখিনি কষ্ট কৰি আছা বা বহুতে বহুখিনি অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায়, তেনে ক্ষেত্ৰত কি ক'বা?
0: এইটো ক্ষেত্ৰত আচলতে আগবাঢ়ি যাবলৈ হ'লে বহুত কষ্টৰ প্ৰয়োজন। ষ্ট্ৰাগলিং বুলি যোনটো কয় সেইটো ময়ো আজিও কৰি আছোঁ আৰু মোৰ দৰে বহুত বহুত অভিনেত্ৰী তেওঁলোকেও কৰি আহিছে। গতিকে এইটো জগতত যদি নিজৰ পৰিচয় এটা বনাব লাগে তেতিয়াহ'লে প্ৰথম কথা কষ্ট, আৰু প্ৰত্যেকটো স্থানতে গৈ তেওঁলোকে মানুহৰ লগত পৰিচিত কৰিব লাগিব নিজকে আৰু জানিব লাগিব, তেনেকৈ কিবা এটা ভাল কৰিব লাগিব যাৰ কাৰণে তেওঁলোকে সেই কামটোত আগবাঢ়ি যাব পাৰিব, বা ডাইৰেক্টৰ হওক প্ৰডিউচাৰ হওক তেওঁলোকে সেই অভিনেত্ৰী বা অভিনেতাসকলক আগবঢ়াই নিব পাৰিব। গতিকে এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ, তেওঁলোকে কিমানখিনি আগবাঢ়িছে, কিমানখিনি জ্ঞান আহৰণ কৰিছে আৰু কিমানখিনি কষ্ট কৰিছে। আজিকালি বহুত মানুহে অভিনয় কৰে, বহুতে অভিনয় কৰি আহিছে, কিন্তু কিছুমানৰ মাজত হয়তো সেই ভোকটো আছে আৰু কিছুমানৰ মাজত সেইটো নাই। হয়তো কিছুমানে এনেই কৰে আৰু কিছুমানে বহুত কৰে, কিছুমান কিবা এটা ক্ষেত্ৰত যদি নাপায় কান্দি বহুত অৱস্থা বেয়া কৰি পেলায়। গতিকে তেনেকুৱা বহুত কষ্ট কৰা মানুহ মই দেখিছোঁ। মই নিজেও এটা সময়ত বহুত বেছি কান্দিছিলোঁ। গতিকে নিজে কিবা এটা ভাল স্থানত উপস্থিত হোৱাটো খুবেই প্ৰয়োজনীয়, যাৰ বাবে সকলোৱে আপোনাৰ পৰিচয়টো পাব। গতিকে সেয়াই মই ভাবোঁ।
1: অভিনয়ক লৈ ভৱিষ্যত পৰিকল্পনা কি?
0: যেতিয়াৰ পৰা মই অভিনয়ৰ লগত জড়িত থাকিলোঁ তাৰ পিছৰ পৰাই মই যেতিয়া গম পালোঁ যে মই কৰিব পাৰিম বা মানুহৰ পৰা সেইখিনি সঁহাৰি পালোঁ, তেতিয়াৰ পৰাই মোৰ এটাই সপোন যে এগৰাকী ভাল অভিনেত্ৰী হ'ম, সকলো মানুহে গোটেই অসমে মোক চাব, অসমে মোক ভাল পাব, মোৰ কামক ভাল পাব। গতিকে মই বিচাৰিম ভৱিষ্যত মই যাতে এগৰাকী ভাল অভিনেত্ৰী হ'ব বিচাৰোঁ, হ'বলৈ পাৰোঁ, আৰু তাৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে মই কৰি আহিছোঁ আৰু আগলৈকেও ভালেখিনি কষ্ট কৰি যাম। গতিকে মোৰ এটা সপোন, আশা, হয়তো এইটো পূৰণ হ'ব কেতিয়াবা, গতিকে তাৰে মই পৰিকল্পনা কৰোঁ।
1: হয়, নিশ্চয়কৈ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমি প্ৰিয় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছো, শেষত কিবা এটি শুনিব বিচাৰিম।
0: নিশ্চয়, আপুনি ভাবিছে মই আপোনাক ক্ষমা খুজিম? আপুনি ভাবিছে আপোনাৰ প্ৰতিটো কঠোৰ শব্দত মই মোৰ মূৰটো দোৱাই দিম? যদি সেয়াই ভাবিছে তেন্তে আপুনি মোক আজিও চিনি পোৱা নাই। সিমান দিনে মই যি মৌনতা পালন কৰিছিলোঁ সেয়া মোৰ দুৰ্বলতা নাছিল, সেয়া আছিল মোৰ সহনশীলতাৰ শেষ সীমা। আপোনালোকে নাৰী কি বুলি ভাবে? এটা কাঠ পুতলা নহয় জানো? যিমান জোৰে সূতা টানিব সিমানে আমি নাচিব লাগিব। কিন্তু মনত ৰাখিব, যেতিয়া সূতাডাল ছিঙি যাব সেই কাঠ পুতলাটো আৰু আপোনাৰ হাতত কাহানিও নাথাকে। সেইদিনা তাই নিজৰ ভৰিত নিজেই থিয় হ'ব। আৰু আজি মোৰ সেই সূতাডাল ছিঙি গৈছে। মোক জুই বুলি নাভাবিব, কাৰণ জুইক পানীৰে নমুৱাব পাৰি। মই হ'লো সেই পোহৰ যাক আপুনি কেতিয়াও মুঠিত ধৰি ৰাখিব নোৱাৰে। আপুনি মোৰ দুৱাৰ বন্ধ কৰিব পাৰে, কিন্তু এই মোৰ মুক্ত আকাশখনক কেতিয়াও নোৱাৰে। আজিৰ পৰা মই আপোনাৰ পৰিচয়েৰে জনাজাত নহওঁ। মই মোৰ নিজৰ এক সুকীয়া ইতিহাস লিখিম আৰু তাত থাকিব কেৱল মোৰ নিজৰ সিদ্ধান্ত। মই ভয় নকৰোঁ, কাৰণ যি মানুহে নিজৰ অস্তিত্বৰ বাবে যুঁজিবলৈ শিকে তেওঁৰ হেৰুৱাবলৈ আন একোৱেই নাথাকে। গতিকে এতিয়া আপুনি যিমান পাৰে মোৰ বিৰুদ্ধে বিষোদগাৰ কৰক, কিন্তু মোৰ এই যাত্ৰা আৰম্ভ হৈছে। মই আৰু কাহানিও এই যাত্ৰাত থমকি নৰওঁ।
2: ইমান প্ৰিয় শ্ৰোতাসকলে, নৱপ্ৰতিভাৰ অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে শ্ৰুতি ডেকাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান, বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি, আৰু দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটাপ্ৰাপ্তসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে গোবিন্দ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাৰ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি মন্ত্ৰী অজন্তা নিয়োগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকান্ত মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ স্কেন কৰা প্ৰতিলিপি লাভৰ দিন আৰু এদিনলৈ আজি অৰ্থাৎ আজিলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহী পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোঁৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা

সার্ভারৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। অহা 28 মেত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চি ইউ ই টি ইউ জি স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এন টি এৰ হেল্পলাইন নম্বৰ 011-4075-9000 অথবা চি ইউ ই টি ইউ জি আই এন টি ডট এ চি ডট আই এনত যোগাযোগ কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মেত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800-ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMSৰ লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। পশ্চিম এছিয়াৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে বাৰ্ষিক 5-দিনীয়া হজ যাত্ৰা আজি আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ 16 লাখৰো অধিক লোকে পবিত্ৰ চহৰ মক্কাৰ পৰা ছৌদি আৰৱৰ মিনালৈ যাত্ৰা আৰম্ভ কৰিছে। হজযাত্ৰীসকলে আজি নিশা মিনাত কটাব আৰু কাইলৈ পুৱা হজৰ প্ৰাৰ্থনাৰ বাবে যাব। চলিত বৰ্ষৰ হজযাত্ৰাত ভাৰতৰ পৰা প্ৰায় 1,75,000ৰো অধিক যাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংশোধিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুনৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে দেশৰ অন্যান্য ঠাইসমূহত ইতিমধ্যে যোৱা 1 এপ্ৰিলত লোকপিয়ল আৰম্ভ হৈছে। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰ 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2017ৰ বাবে 11,718 কোটি টকাৰো অধিক পৰিমাণৰ পুঁজিত অনুমোদন দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 60 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে 2টা উইকেট হেৰুৱাই 163 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শংকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি আৰু দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাপাহু।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। গীত আৰু গজালৰ অনুষ্ঠানত এইবাৰ আলকা য়াগ্নিক আৰু হৰিহৰণ।

এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয় যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আঁত ধৰিব পৰিণীতা শইকীয়াই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো সুৰৰ কৰণী। অনুষ্ঠানৰ আৰম্ভণিতে শুনক কুমাৰী নিৰুপমা হাজৰিকা আৰু কমল চৌধুৰীৰ দ্বৈত কণ্ঠৰীতি গীত। গীতৰ কথা আৰু সুৰ বিষ্ণুৰাভাৰ।

কুমাৰী নিৰুপমা হাজৰিকা আৰু কমল চৌধুৰীৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল বিষ্ণুৰ আভাৰ। সুৰৰ কৰণী অনুষ্ঠানত এতিয়া শুনক নিৰ্মল মজুমদাৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ অনিল ৰায়চৌধুৰী।

অনিল ৰায়চৌধুৰীৰ কথাৰে নিৰ্মল মজুমদাৰৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰকৰণী অনুষ্ঠানত এইবাৰ শুনক জ্ঞানদা কাকতি আৰু জ্যোতিৰ্ময় কাকতিৰ দ্বৈত কণ্ঠৰীতি গীত।

জ্ঞানদা কাকতি আৰু জ্যোতিৰ্ময় কাকতিৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনক দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ দ্বৈতকণ্ঠৰ আনিটি গীত।

দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। সুৰৰ পুৰণি অনুষ্ঠানত এইবাৰ শুনক পুৰুষোত্তম দাস, মুকুল বৰুৱা আৰু দীনেশ দত্তৰ কণ্ঠৰ এটি গীত, ৰচনা পুৰুষোত্তম দাসৰ।

পুরুষোত্তম দাস, মুকুল বৰুৱা আৰু দিনেশ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক কুমাৰী উষা বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ক্ষীৰদা বিষয়াৰ।

চিৰদা বিষয়াৰ কথাৰে কুমাৰী উষা বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অমিয় মোহন দাসৰ কণ্ঠৰ এটি গীত।

অমিমোহন দাসৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনক পাৰভীন চুলতানাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ পদ্ম বৰকটকী।

পদ্ম বৰকটকীৰ কথাৰে পাৰ্বিন চুলতানৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বীৰেণ দত্তৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নৱ বৰুৱা।

নববৰুৱাৰ কথাৰে বীৰেণ দত্তৰ কণ্ঠৰ গীতটি শুনিলে আৰু ইয়াৰ লগে লগে সুৰৰ কৰণী অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 1 বজাৰ পৰা হিন্দীত আৰু 1:05 পৰা ইংৰাজীত বাতৰি শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাপাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ওভাৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছো নিত্যানন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে প্ৰভাত চৌধুৰীৰ ৰচিত এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আধুনিক গীত শুনিছে নিত্যানন্দ ডেকাৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰ শুনক আনন্দীৰাম দাস ৰচিত এটি গীত

নিত্যানন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক পণ্ডিত ভি জি যোগৰ ভায়লিন বাদনত ৰাগ সুদ সাৰংগ।

0: শাস্ত্র সংগীতৰ অনুষ্ঠানত পণ্ডিত ফ্ৰিজি যোগৰ ভায়লিন বাদনত ৰাগ সুত সাৰং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। বহুবিবাহ

শুদ্ধকৰণ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰাৰ প্ৰস্তাৱেৰে অসম বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হৈছে। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহী স্কেন কৰা প্ৰতিলিপি ডাউনলোড কৰাৰ সময়সীমা আৰু এদিনলৈ অৰ্থাৎ আজিৰ দিনটোলৈ বৃদ্ধি কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক আৰু ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে। ৰাজস্থানৰ দলটো প্লে অফ পৰ্যায়লৈ উন্নীত হৈছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 গৰাকী ব্যক্তিৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে, 13 গৰাকীৰ নাম পদ্মভূষণ আৰু 113 গৰাকী ব্যক্তিৰ নাম পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 গৰাকী ব্যক্তিৰ নাম পদ্ম বঁটাৰ বাবে বাছনি কৰা হৈছিল। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ প্ৰতি স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5 গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পুখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টোশিমিৎসু মোটেগি আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে বৈঠকত অংশগ্ৰহণকাৰী নেতাসকলে অগ্ৰাধিকাৰ ভিত্তিক অঞ্চলসমূহৰ স্কোৱাড সহযোগিতাৰ বিষয়ৰ অগ্ৰগতি তথা যৌথভাৱে গ্ৰহণ কৰা অভিযানসমূহৰ অৱস্থাৰ লগতে সংশ্লিষ্ট দেশসমূহৰ পাৰস্পৰিক স্বাৰ্থজড়িত আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহক লৈ মত বিনিময় কৰিব। কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বেলুচিস্তান লিবাৰেচন আৰ্মীক ভাৰতে সমৰ্থন জনোৱাৰ সন্দৰ্ভত বক্তব্য আগবঢ়োৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য নিৰীক্ষণ গোটে এই বাতৰিক সম্পূৰ্ণৰূপে ভুৱা বুলি অভিহিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ কোনো বক্তব্য আগবঢ়োৱা নাই বুলি গোটটোৱে জানিবলৈ দিছে। চৰকাৰে এনেধৰণৰ ভুৱা বাতৰিৰ ক্ষেত্ৰত জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহান জনোৱাৰ লগতে বাতৰিৰ সত্যতা সন্দৰ্ভত নিশ্চিত হোৱাৰ পাছতহে এনে বাতৰি শ্বেয়াৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই আজি সদনত এই বিধেয়ক উত্থাপন কৰে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মেত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান বিপ্লৱী নেতা ৰাসবিহাৰী বসুৰ জয়ন্তীত নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে নেতাগৰাকীৰ অসামান্য সাংগঠনিক প্ৰতিভাই দেশৰ স্বাধীনতা আন্দোলনত নতুন গতি প্ৰদান কৰিছিল। শ্ৰীশ্বাহে কয় যে আজাদ হিন্দ ফৌজ আৰু ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগৰ অন্যতম প্ৰতিষ্ঠাপক শ্ৰী বসুৱে গদৰ আন্দোলনৰ সময়ত ভাৰতৰ জনসাধাৰণক একগোট কৰাৰ বাবে নেতৃত্ব গ্ৰহণ কৰিছিল। এই মহান নেতাগৰাকীৰ নেতৃত্বই স্বতন্ত্ৰতা যে প্ৰতিগৰাকী দেশবাসীৰ অটল সংকল্প সেই কথাক প্ৰমাণ কৰিছিল। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰই এই বিপ্লৱী নেতাগৰাকীৰ অদম্য সাহস আৰু মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ সমৰ্পণক সদায় স্মৰণ কৰিব।

0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহী স্কেন কৰাৰ প্ৰতিলিপি ডাউনলোড কৰাৰ সময়সীমা আৰু এদিনলৈ অৰ্থাৎ আজিৰ দিনটোলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে উত্তৰ বহীৰ প্ৰতিলিপি সংগ্ৰহ কৰাৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰেই প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ সাধন কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 0114075900ৰ সহায় ল'ব পাৰিব। দেশত দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। সেই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি কৰা হৈছে। এই সংশোধিত নিৰীখৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছেগৈ। পশ্চিম এছিয়াৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে বাৰ্ষিক 5-দিনীয়া হজ যাত্ৰা আজি আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ 16 লাখৰো অধিক লোকে পবিত্ৰ চহৰ মক্কাৰ পৰা ছৌদি আৰৱৰ মিনালৈ যাত্ৰা আৰম্ভ কৰিছে। হজযাত্ৰীসকলে আজি নিশা মিনাত কটাব আৰু কাইলৈ পুৱা হজৰ প্ৰাৰ্থনাৰ বাবে যাব। চলিত বৰ্ষৰ হজ যাত্ৰাত ভাৰতৰ পৰা 1,75,000ৰো অধিক যাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ফিলিপাইনছৰ পাম্পাংগা প্ৰদেশত এঞ্জেলছ চহৰত এটা অট্টালিকা খহি পৰাৰ ফলত 4 জন লোকৰ মৃত্যু হয়। উদ্ধাৰকাৰী দলে এতিয়াও সন্ধানহীন 17 গৰাকী ব্যক্তিৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সংশ্লিষ্ট কৰ্তৃপক্ষই জনোৱা মতে ধবংসস্তূপৰ মাজৰ পৰা ইতিমধ্যে 26 জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে 10 জনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে নিশা অঞ্চলটোত অহা প্ৰবল বৰষুণ আৰু ধুমুহাৰ ফলতে এই শোকাবহ ঘটনাটো সংঘটিত হয়। কৰ্তৃপক্ষই জনোৱা মতে প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে। সাৱধানতা হিচাপে দাঁতিকাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণক আন স্থানলৈ স্থানান্তৰ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰি প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ কৰে। প্ৰত্যুত্তৰ 206 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি মুম্বাইৰ দলটোৱে 20 অভাৰত 9টা উইকেট হেৰুৱাই 175 ৰাণতে সন্তুষ্ট থাকিবলগীয়া হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। বহুবিবাহ নিষিদ্ধকৰণ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰাৰ প্ৰস্তাৱেৰে অসম বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক আৰু ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে। ৰাজস্থানৰ দলটো প্লে অফ পৰ্যায়লৈ উন্নীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইখিনিতে এতিয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে' দেওবাৰ

বুধবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে আজিৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে গীতুমণি বৰাৰ কণ্ঠত।

0: শ্রোতাসকলে ইমান পৰে গীতুমণি বৰাৰ কণ্ঠৰ লোকগীত শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপৰীয়া সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the Midday News. The headlines. President Draupadi Murmu to present Padma Awards at Rashtrapati Bhavan in New Delhi this evening.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি মন্ত্ৰী অজন্তা নিয়োগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি গোটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত

মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল আৰু প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু ইয়াক গৃহ তালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ, খোৱাপানী, শৌচালয়, বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ সময়সীমা নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত ৰাজ্য অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59 জন অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 জন লোকক পদ্ম বিভূষণ, 13 জনক পদ্মভূষণ আৰু 113 জনক পদ্মশ্রী বঁটাকে ধৰি মুঠ 131 জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে গোবিন্দ বুৰকাৰস্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা ইডেন গাৰ্ডেন্সত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ এল কে ৰাহুলে সৰ্বাধিক 60 ৰাণ

বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। এতিয়া শুনক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত নাগৰিক সন্মান প্ৰদান সমাৰোহ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ। অনুষ্ঠানটি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হৈছে।

0: বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া 6 বজাৰ বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ, ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন, আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুগোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায়। এতিয়া শুনক বিতং বাতৰি। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি 3য় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্ক থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে।
2: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে প্ৰথম ছেচনতে ইউ চি চি আনিব। তো প্ৰথমতে কাম সেইমতে আজি ইয়াত ইউ চি চি অনা হৈছে। আৰু আপোনালোকে জানেই যে 102 আসনেৰে বিজেপিৰ নেতৃত্বত ৰাজ্যখনতে NDA চৰকাৰ আছে, এইটো অনা পাছত। আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব, কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক, বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে, আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে। আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব।
1: ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত 3য়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। বিধানসভাৰ অধিৱেশনত আজি ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ৰাজ্য দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। অধিৱেশনত ৰাজ্যপালৰ অভিভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হয়। শাসক পক্ষৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে অসমৰ সামগ্ৰিক উন্নয়নৰ ছবি ৰাজ্যপালৰ ভাষণত প্ৰতিফলিত হৈছে আৰু বিজেপিৰ নেতৃত্বত ৰাজ্যখনে নতুন গতি লাভ কৰিছে। বিধায়ক পীযুষ হাজৰিকাই কয় যে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি যথেষ্ট কম। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি কয় যে ৰাজ্যত মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে আৰু এই ভাষণত চৰকাৰৰ ব্যৰ্থতা কৌশলেৰে লুকুৱাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিধায়ক পদ্ম হাজৰিকাই কয় যে

0: দখল উচ্ছেদ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা আৰু দখলমুক্ত ভূমিত চৰকাৰে ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰি থলুৱা নিবনুৱাক সংস্থাপন দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মীয়ে আজি অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্মবিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্যৰ শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ এই বৰ্ষৰ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষিক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও তেওঁ কয়। মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰী অজন্তা নেওগে এইদৰে কয়।
1: আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহ'লে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছো যে নাৰীৰ যিটো আমাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমা আমি শক্তিশালী ৰূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কেৱল আমাৰ ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আমাৰ ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আপুনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমাৰ নাৰীৰ যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ পুৰুষসকলৰ সমানে সমানে আমি আজিলৈকেও যাব পৰা নাই। হয়তো তাত বিভিন্ন ধৰণৰ কাৰক আছে। ইয়াত হয়তো সামাজিক বাধা বাধকতা হ'ব পাৰে, শৈক্ষিক বাধকতা হ'ব পাৰে আৰু লগতে মানসিক বাধ্য বাধকতা হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আমি নাৰীক আগবঢ়াই লৈ যাব লাগিব।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্চক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ, খোৱাপানী, শৌচালয়, বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59গৰাকী অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,525গৰাকী গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে' দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱা 22 মে'ত অভিযুক্ত মহন্তক নিৰ্দোষী আখ্যাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই

0: যিমান পাৰো আমি বজাই ৰাখিবলৈ আমি ফাৰ্মখনত আমি ট্ৰাই কৰিব লাগে। কিন্তু ব্ৰিডৰ ক্ষেত্ৰত আমি ক্ৰছ ব্ৰিডটোক বেছিকে প্ৰাধান্য দিওঁ, কাৰণ পোৱালিৰ সংখ্যাটো বেছিকে হয়, লগতে আপোনাৰ মাংসৰ কোৱালিটিটো আপোনাৰ ভাল হয় হেমশ্বায়াৰৰ বা লাৰ্জ ব্লেকৰো বা লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰো। কিন্তু যিহেতু বগা গাহৰিটো কিছুমান মানুহে প্ৰিফাৰ নকৰে, বাট কিন্তু মাংসৰ কোৱালিটিটো কিন্তু মানুহে অলপ প্ৰিফাৰ নকৰে মানে বগা কাৰণে, কিন্তু মাংসৰ কোৱালিটিটো তাৰ ভাল হয়।
1: গতিকে আৰু এটা কথা মনলৈ আহিছে, এখন আৰ্হি পাম এখনৰ ছবি যদি আমি চাবলৈ খোজো, কিমান কিমান ঠাই লাগিব বা কিমান সংখ্যক গাহৰি তাত সোমোৱাব পৰা যায়, সেই বিষয়ে অকণমান কওকচোন।
2: এতিয়া প্ৰথমতে আহিব, আমাৰ গাহৰি পামখন মানে স্থাপন কৰাৰ আগতে তাৰ ছাইডটো চাব লাগিব, মানে মোৰ গাহৰি পামৰ ঠাই নিৰ্বাচন, যিখিনি ঠাইত আমি গাহৰি পামখন বনাম ওখ ৰূপৰা হ'ব লাগিব, তাত তাৰমানে বতাহ চলাচল কৰা হ'ব লাগিব, আৰু মানুহৰ বসতি বা আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কমেও 100 মিটাৰ দূৰত হ'ব লাগিব। তাতে পানী যোগান, বিশুদ্ধ পৰিষ্কাৰ পানী যোগানৰ ব্যৱস্থা থাকিব লাগিব, পামলৈ যোৱা এটা ৰাস্তা ঘাট থাকিব লাগিব, বিজুলী যোগানৰ ব্যৱস্থা থাকিব লাগিব। যেতিয়া আমি এটা দুটা গাঁৱৰ কাৰণে বিজুলী যোগান বা পানীৰ ব্যৱস্থা নাথাকিব লাগিব, কিন্তু বেছি যেতিয়া কৰি আমি লাৰ্জ স্কেলত কৰিম 40-50 টাকা, তেতিয়া আমাৰ পানীটো এভেইলেবল লাগে, গাঁৱৰ বহুত পানী লাগে। গতিকে এইটো কৰিব যাওঁতে তাৰপিছতে আমাৰ আহিব, আমি যিটো আমাৰ জাতৰ কথা ক'লে জাতটো বাই সোমাই দিম, তাৰপিছত আমাৰ বিজ্ঞানসন্মত আমাৰ গঁৰাল নিৰ্মাণ কৰিব লাগিব, তাৰপিছতে আপোনাৰ খাদ্যৰ ব্যৱস্থাৰ কথা আছে, নিউট্ৰিশ্যনৰ কথা আছে, তাৰপিছতে আপোনাৰ কৃত্ৰিম প্ৰজননৰ কথা আছে, গতিকে এনেকৈ আমি বিভিন্ন তাৰপিছতে আপোনাৰ আহিব আপোনাৰ প্ৰতিষেধক ব্যৱস্থা, চিকিৎসাৰ কথা, গতিকে সেইটো আমি গোটেই এটা প্লেনিং কৰি ল'ব লাগিব। আমি প্ৰথমতে আমি কম সংখ্যক গাহৰিৰে আৰম্ভ কৰিম, যদি আমি 5 জনী যদি মাইকী গাহৰি আনো মতা এটা আনিব লাগিব, যদি আমি 10 জনী মাইকী গাহৰি আনো দুটা মতা আনিব লাগিব। তেতিয়াও এটা কথা থাকিব, আমি মাইকী গাহৰিকেইটা যদি 3 মাহৰ হয় মতা গাহৰিটো তাতকৈ 2 মাহ বেছি হ'ব লাগিব, 5 মাহৰ হ'ব লাগিব, আৰু একেটা মাকৰে হ'ব নালাগিব। যদি মাইকীকেইটা আমাৰ ঘৰৰে হ'ল বা লোকেল গাহৰি হ'ল, গতিকে আপোনাৰ মতাটো বেলেগ এখন ফাৰ্মৰ পৰা আনিব লাগিব, বেলেগ এটা মাকৰ পৰা হ'ব লাগিব। নহ'লে যদি এটা মাকৰে একে বয়সৰ হয় তেতিয়াহ'লে আপোনাৰ ইনব্ৰিডিংটো হয়, ইনব্ৰিডিং কিছুমান পাৰ্শ্ব দিয়া থাকে, যেনেকৈ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, আপোনাৰ প্ৰডাকশ্যনটো কম হ'ব পাৰে, আপোনাৰ মানে যেতিয়া ধৰক গাহৰিটো গৰ্ভাৱস্থাত থাকে তেতিয়া মানে এবছৰ হ'ব পাৰে, বা যেতিয়া সময়টো হোৱাই নাই গাহৰি বা 3 দিন সময় লাগে, 114 দিন লাগে, সেইটো সময় নোহোৱাতে আগতেই আপোনাৰ 2 মাহতে আপোনাৰ পোৱালি পেলাব, পোৱালিৰ সংখ্যাটো কম হ'ব, সৰু ডাঙৰ হ'ব, গতিকে কেতিয়াবা পেটৰ ভিতৰত 2 পোৱালি মৰি ওলাব। গতিকে এইবোৰৰ কাৰণে আমি সদায় যেতিয়া জাত নিৰ্বাচন কৰিম, জাত নিৰ্বাচনতে আমি পোৱালি মানে ছিলেকশ্যন অফ বোৰ, যিটো মতা গাহৰি ছিলেকশ্যন অফ চাওঁ, যিটো মাইকী গাহৰি আমাৰ যিহেতু চেউৰী গাহৰি বুলি কয় গিলিক কয়, গতিকে ছিলেকশ্যনৰ কথা বহুত তাৰমানে এইখিনি সতৰ্ক হ'ব লাগিব।
1: এতিয়া আমি আৰ্হি হিচাপে যদি লওঁ, 20টা মাইকী পোৱালি আৰু 4টা মতা পোৱালি আমি আনিলোঁ, আনি পামখন আমি আৰম্ভ কৰিছোঁ, গতিকে সেইখিনিৰ কাৰণে কিমানমান ঠাইৰ প্ৰয়োজন হ'ব গোটেই এৰিয়াটো?
0: পাৰ স্কুৱেৰ ফিট হিচাপে আমি মানে 8x10 এটা ৰুম যদি আমি লওঁ, তেতিয়া আমি তাত 2টা গাহৰি আৰামত ৰাখিব পাৰোঁ। কিন্তু আমি খালি এইটো চাব লাগিব যাতে যথেষ্ট বেছি সংখ্যক গাহৰি আপুনি সেই জেগাটোত সোমাই নিদিয়ে, মানে অভাৰ ক্ৰাউডিং বুলি যিটো কয়, যিটো নাম লাগাতকৈ বেছি যদি আপুনি এটা ঘৰত ৰাখে তেতিয়া আপোনাৰ বেমাৰৰ সংক্ৰমণটো বহুত হয়, আৰু লগতে আপোনাৰ মানে গাহৰিৰ পোৱালিৰ চাইজটো মানে ভালকে ডাঙৰ হবলৈ তেওঁলোকে সুযোগটো নাপায়, জাগাটো নাপায়। আমাৰটো যিখন আমাৰ মই যিখন ফাৰ্মত কাম কৰি আছো তাত আমাৰ চৰকাৰে সুবিধাও দিছে, সেইটো কাৰণে আমি যথেষ্ট স্পেচ আমি ইউটিলাইজ কৰি আছো। আমি সেই 8x10ৰ এটা ৰুমত আমি এজনী মাকৰ লগত পোৱালি আমি মেইনটেইন কৰি আছো, কিন্তু সেইটো আমাৰ যদি আপুনি গাঁৱৰ ক্ষেত্ৰত চাবলৈ যায় সেইটো আপোনাৰ কাৰণে বৰ বেছি লাভদায়ক নহ'ব, বা এনেকুৱা এজন ফাৰ্মাৰৰ কাৰণে যোনে নতুনকৈ ফাৰ্মখন আৰম্ভ কৰিম বুলি ভাবিছে তেওঁৰ কাৰণে মানে সেইটো বৰ বেছি লাভদায়ক নহ'ব। কিন্তু সেইটো স্পেচ যিটো মই ক'লো সেইটোত আপোনালোকে ৰাখিব পাৰে 2টা গাহৰি।
1: এতিয়া আমি পামখনত তেনেকুৱা এখন গাহৰিৰ পামত গোটেই পামখনৰ ভিতৰতে আমি গাহৰিবিলাকক ৰখাৰ ব্যৱস্থা, দানা পানী খোৱাৰ ব্যৱস্থা কৰাৰ লগতে আমি বাহিৰলৈ চৰাবলৈ নিব পাৰোঁনে নাই? কাৰণ যিহেতু বিজ্ঞানসন্মতভাৱে আমি কথাবিলাক চাব লাগিব, আমি সাধাৰণতে দেখোঁ যে বিভিন্ন গাঁৱে ভূঞে চৰাবলৈও লৈ যায় গাহৰিবিলাক, গতিকে তেনে ক্ষেত্ৰত এই পামখনৰ ভিতৰতে ৰখাটো উচিত নে বাহিৰলৈ লৈ যাওঁ?
2: মাজে মাজে আমি বাহিৰত নিব পাৰোঁ, কাৰণ পামখনৰ ভিতৰতে বাউণ্ডেৰী ৰাখিব, 4 মাটাৰ মাজত ৰাখিব, তেতিয়া উলিয়াই দিব, কিন্তু বাহিৰৰ গাহৰিৰ লগত আমি লগ হ'ব দিব নোৱাৰিম। একদম পুরো আবদ্ধ করে রাখি বলে। আমার গাহরি পালন তিনটা পদ্ধতি আছে, একটা মুকলি পদ্ধতি, একটা মানে আধা আবদ্ধ পদ্ধতি,

0: এটা আবদ্ধ পদ্ধতি। গতিকে আবদ্ধ পদ্ধতিটো যিবোৰ আমাৰ ৰিচাৰ্চ চেণ্টাৰৰ যিবোৰ মানে এনআৰচিবি গোট, সেইটো আৰু বাহিৰত উলিয়াই নিদিয়ে, একদম ভিতৰতে এটা খোৱা লোৱা শোৱা চব এক্সাৰচাইজ তাৰে ভিতৰতে থাকে। বাকী আমাৰ কিছুমান আমি ফাৰ্ম দেখিছোঁ মানে কেতিয়াবা মাজে মাজে গাহৰিবোৰ অলপ ফুৰিব মন যায়, বাহিৰত ওলাব মন যায়, খেলিব মন যায়, গোটেই সিহঁতক কি কৰে তেতিয়া কেতিয়াবা মাজে মাজে মাটিটো গচকিব দিয়ে, অকণমান বটন বোকা মাটি
1: ফাৰ্মখনৰ
0: ভিতৰতে, কিন্তু বাহিৰৰ গাহৰি লৈ যাব নোৱাৰিব। যিহেতু বৰ্তমান আমাৰ এতিয়াতো যিটো আফ্ৰিকান চুৱাইন ফিভাৰ আছে সেইটোতো বিৰাট মাৰাত্মক আপোনাৰ। এতিয়া আমাৰ যিবোৰ চৰকাৰী ফাৰ্ম আছে বা যিবোৰ ডাঙৰ ডাঙৰ ফাৰ্ম আছে তাতেতো ভিজিটৰ ৰেষ্ট্ৰিকশ্যন কৰি দিছে, কোনো
1: যিটো জৈৱ সুৰক্ষাৰ কথা সেইটো খুব প্ৰয়োজনীয়
0: বিৰাট প্ৰয়োজনীয় হৈ পৰিছে।
1: আৰু এতিয়া আমি আকৌ পামখনৰ কথা বাৰে বাৰে পাতি আছো, সেই যিটো মই কৰোঁ মানে কৈছিলোঁ যে বিশটা মাইকী পোৱালি চাৰিটা মতা পোৱালি, সেইখিনি কিমান বয়সত পামখনলৈ আনিব আৰু প্ৰতিষেধকৰ কি ব্যৱস্থা?
2: পোৱালি আমি মাকৰ লগত আমি 56 দিনলৈকে আমি পোৱালিটো ৰাখোঁ, তাৰপিছত আমি পোৱালি বেছি দিব পাৰোঁ, মানে ফাৰ্ম এখনৰ পৰা বা এজন ফাৰ্মাৰে 2 মাহৰ ওপৰত পোৱালি আনিব পাৰে। কাৰণ 2 মাহৰ মানে আমি আজিকালিতো আৰু আগুৱাই দিছে 45 days মানে 45 দিনতে মাকৰ গাখীৰৰ পৰা মতা পোৱালি ছাৰে যিটো কৈছে, মতা পোৱালিটো সদায় মাইকী পোৱালিতকে 2 মাহ ডাঙৰ আমি প্ৰিফাৰ কৰোঁ। আনি পোৱাৰ পিছতে আমি কি কৰোঁ, কেতিয়াবা আমাৰ ফাৰ্মখনত আমি ফাৰ্মাৰক বেচাৰ আগতে আমি ভেকচিনেশ্যনটো কৰি পঠিয়াওঁ। কিন্তু যদি আপুনি কৰা নাইও, চাপ'জ ফাৰ্মখনে কৰি দিয়াও নাই, তেতিয়াও আপুনি ঘৰত আনি আপুনি 2 মান্থছৰ এবভ হলে আপুনি বা উইদিন 2 মান্থছ আপুনি যিটো ক্লাছিকেল চুৱাইন ফিভাৰ যিটো বেমাৰ আছে সেইটোৰ ভেকচিনেশ্যনটো আপুনি দিব পাৰে। সেই ভেকচিনেশ্যনটো দি তাৰে এমাহ পিছত আমি এটা বুষ্টাৰ ড'জ দিওঁ আৰু 6 মান্থ এভৰি 6 মান্থত আমি ভেকচিনটো ৰিপিট কৰি থাকোঁ। সেইটো এটা মানে আপোনাৰ ইম্পৰ্টেণ্ট ভেকচিন হয়, কাৰণ যিটো ক্লাছিকেল চুৱাইন ফিভাৰ আছে তাৰে অলপ লক্ষণবোৰ আফ্ৰিকান চুৱাইন ফিভাৰৰ নিচিনাই, কিন্তু মৰ্টেলিটিটো ইয়াত কম। ইয়াত মানে এতিয়া আপোনাৰ এণ্টিবায়'টিক্স আছে বা তেনেকুৱা আপোনাৰ চিকিৎসা আছে যিটো কৰিলে যদি বেমাৰো হয় গাহৰিজনী ভাল হৈ উঠে, কিন্তু আফ্ৰিকান চুৱাইন ফিভাৰৰ ক্ষেত্ৰত যিকোনো মানে চিকিৎসায়ে কাম নকৰে। তাৰ উপৰি আমি আৰু এটা ভেকচিন দিব পাৰোঁ, সেইটো হ'ল আপোনাৰ ফুট এণ্ড মাউথ ডিজিজ, যিটোক আমি চবকা বুলিও কওঁ। চবকাটো গাহৰিত খুৰা ফটা যিমান জন্তু আছে তেওঁলোকৰ মানে হয়, মুখত হয় বা আপোনাৰ খুৰাৰ মাজত হয়, সেইটোৰ কাৰণেও আমি সেই একে সময়ত বয়সতে মানে 2 মাহৰ ওপৰত হ'লে আমি ভেকচিনটো দিব পাৰোঁ, আকৌ ৰিপিট কৰি এমাহ পিছত আকৌ আমি 6 মান্থত বুষ্টাৰটো আমি দিব পাৰোঁ তেনেকুৱা।
1: এতিয়া ব্যৱসায় ভিত্তিক বা বিজ্ঞানসন্মত গাহৰি পালন বুলি কোৱাৰ লগে লগে প্ৰতিষেধকৰ ব্যৱস্থাটোতো থাকিবই, বিভিন্ন ধৰণৰ বুষ্টাৰ ড'জবিলাক থাকিবই। এতিয়া এইখিনিতে আমাৰ বহুত মানুহে, আমাৰ বজাৰত আমি কোৱা শুনো, বজাৰত কোৱা শুনো বহুতে কয় এই নাই আগৰ লোকেল যিবিলাক গাহৰি আছিল এইবিলাক ভাল আছিল, আজিকালি এইবিলাক বেজী দিয়ে এইবুলি কয় দেই। সেইটো সাধাৰণ ৰাইজৰ মুখত শুনা কথা, এই আজিকালি এইবিলাক বেজী দিয়ে এইবিলাক মাংস কি খাবি এইবুলি কয়। গতিকে সেই ধাৰণাটো ভাঙিবলৈ কি বুলি ক'ব?
2: সেইটো হয়, ময়ো শুনিছো মানে লোকেল গাহৰিখিনি আগতে বেমাৰ আজাৰ কম আছিলে বা বিশেষ অসুবিধাও নহয়, এনেই ঘৰতে ৰাখি দিওঁ তেনেকে খাই লৈ ডাঙৰ হৈ যায়। কিন্তু আমি যদি বিজ্ঞানসন্মতভাৱে আৰু লাভান্বিত হ'ব খুজিছো তাৰ কাৰণে আমি নতুন যিখিনি টেকন'লজি সেইখিনি এডপ্ট কৰিব লাগিব, পদ্ধতি এডপ্ট কৰিব লাগিব।
1: মানে এইখিনিৰ কিবা অপকাৰিতা আছে নেকি, সেইখিনি কথা যদি মুকলিকে কয় তেতিয়া বহুতৰ আমাৰ ৰাইজৰ ভুল ভাঙিব। আচলতে
2: অপকাৰিতা ভেকচিনৰ তেনেকে একো নাই, একো নাই। আৰু আপুনি যদি এণ্টিবায়'টিক ট্ৰিটমেণ্টো কৰিছে তাৰো এটা ৰেচিডিউ টাইম, ৰেচিডিউৱেল পিৰিয়ড এটা থাকে। ধৰি লওক আপুনি এণ্টিবায়'টিক দি আছে, তাৰে যদি আপুনি 10 দিন বা 7 দিন 8 দিন 10 দিন আৰু মেক্সিমাম, তাৰপিছত আপুনি জন্তুটো কাটি খাই দিব, কাৰণ যিটো আপোনাৰ বডিৰ পৰা টক্সিনটো ৰিলিজ হৈ
0: গৈছে তাতে কোনো মানুহত এফেক্ট নকৰে।
2: কিন্তু ষ্টেৰইড জাতীয় বস্তুটো আমি পাৰালৈকে আমি ফাৰ্মাৰক দিবলৈ নকওঁ বা তেনেকুৱা কিছুমানে ইউজ কৰে আপোনাৰ, এইটো আমি ইলিগেল বুলিয়েই ভাবোঁ, কাৰণ সেইটোৱে মানে হেলথত এটা ইম্পেক্ট কৰিব পাৰে। কিন্তু আমি পাৰালৈকে আমি আপোনাৰ এণ্টিবায়'টিকে হওক যি হওক এটা ৰেচিডিউ পিৰিয়ডৰ পিছতহে জন্তুটো কাটি বেচিবলৈ আমি ছাজেশ্যনটো দিওঁ বা আমি নিজেও ফাৰ্মৰ পৰা তেনেকেহে আমি বিক্ৰী কৰোঁ।
1: গতিকে আপুনি যিটো ৰেচিডিউ টাইম কৈছে সেই কথাটো গাহৰি পালকজনে জানিব লাগিব আৰু তাতেই তেওঁলোকৰ আমি যিটো নৈতিকতা বুলি কওঁ, এথিক্স বুলি কওঁ, সেইটো তাতে তেওঁ সেইখিনি ৰাখিব লাগিব।
0: সেইকাৰণে আজিকালি কি কৰা হৈছে আপোনাৰ, আমি এৱেৰনেছ কেম্প পাতোঁ ফাৰ্মাৰৰ মাজত, বিশেষকৈ যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত কিছুমান ট্ৰেইনিং হৈ আছে, এতিয়া RCT আমাৰ গ্ৰামীণ জীৱিকা মিছন আছে, তেখেতসকলে ট্ৰেইনিংবোৰ এৰেঞ্জ কৰে। এই ট্ৰেইনিঙত গোটেইখিনি আৰু মই আগতে কৈছোঁ, কিবা এটা কাম কৰাৰ আগতে তাই বিষয়বস্তু জ্ঞানটো লাগিব। যদি গাঁও অঞ্চলৰ মানুহে গাহৰি পালন কৰিব গৈছে বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত, তেতিয়াহ'লে ট্ৰেইনিংটো মাষ্ট ট্ৰেইনিং লাগে, প্ৰশিক্ষণ লাগিব, কমেও 1 সপ্তাহ বা

0: দিনৰ প্ৰশিক্ষণ লাগিব। এই প্ৰশিক্ষণটো গোটেইখিনি আমাৰ গোটেইখিনি বিষয়বস্তুকে গোটেইকে সামৰিখিনি গোটেই ফাৰ্মাৰক জনাই দিয়া হয়। মানে এই যে আপুনি যিটো ক'লে কিবা বেজী চেজি মাৰিলে কিবা হেৰি হ'ব নেকি, সেই গোটেইবোৰ তেতিয়া মানে ক্লিয়াৰ হৈছে আৰু। গতিকে আজি যদি ট্ৰেইনিঙত 30 ফাৰ্মাৰক কৈ দিম, এই 30 10 দহজন দিয়ে তেতিয়াহ'লে আপোনাৰ 300 গম পাই গ'লে, সেনেকে আপোনাৰ গোটেই এৱেৰনেছটো আহি যায়।
1: আপুনি ৰেচিডিউ টাইমটো 10 বুলি কৈছিলে, মানে এণ্টিবায়'টিক প্ৰয়োগ কৰাৰ যিদিনাখন বন্ধ হৈছে
0: তাৰ 10
1: তাৰ 10 পাছত
0: মাংসটো
2: খাব পাৰে, খাব পাৰে, একো অসুবিধা নাই।
1: গতিকে সেইখিনি কথা সকলোৱে মন দিলেই হ'ল, বিশেষকৈ গাহৰি পালকসকলে, কাৰণ তেওঁলোকে বজাৰ
0: পশুপালনৰ পশু চিকিৎসা বিভাগৰ আমাৰ যিটো সঞ্চালকৰ যিটো চৌহদ আছে তাৰে মই প্ৰশিক্ষক হিচাপে কাম কৰি আছো। গতিকে ইয়াতে এতিয়া ধৰক যিখিনি আমাৰ বিশেষকৈ পশুপালক আছে, পশুপালক বুলি আজি হ'ল গোটেই মানে গাই গৰু পালন, ছাগলী পালন, গাহৰি পালন, হাঁহ কুকুৰা পালন গোটেইখিনি। গতিকে ইয়াৰ উপৰি যিখিনি আমাৰ গাহৰি পালনৰ ক্ষেত্ৰত আছে প্ৰশিক্ষণখিনিত মাষ্ট, বহুত জানিবলগীয়া কথা আছে। এইবোৰ কৰিলোঁ প্ৰথমতে কেনেকুৱা ঠাইত আমি পামখন বনাম, পামখনৰ ঠাইটোৰ ওপৰত ডিপেণ্ড কৰিব তেখেতৰ সফলতাটো, কেনেকুৱা ধৰণৰ আমি হাউচিং ছিষ্টেমটো কেনেকুৱা হ'ব। এতিয়া এটা সমস্যা আহে, গাহৰিত বহুত মলমূত্ৰ ওলায়, আমি যিটো সেইটো আমি ছিষ্টেমেটিক নকৰো, আমি ক'ত পেলাম মলমূত্ৰটো? আজিকালি বিভিন্ন ধৰণৰ পদ্ধতি আছে,
1: তাতে নৰ্দমাৰ ব্যৱস্থা থাকে,
0: নৰ্দমাৰ ব্যৱস্থা কৰিব, আৰু আমি সেইটো ইউটিলাইজ কৰিব লাগিব। ৱেষ্ট মেনেজমেণ্টৰ কথা আছে, তাৰমানে এইটো ৱেষ্ট মেনেজ কৰিব কৰিব পচন সাৰ বনাব পাৰোঁ গাহৰি গোবৰটো, আমি এটা বায়'গেছ বনাব পাৰোঁ, আমি এইটো ফাৰ্মিং কম্পোষ্ট বনাব পাৰোঁ। আমাৰ সেই বস্তুটো আমি ফাৰ্মাৰক জনাই দিব লাগে, আমি মানে ট্ৰেইনিঙৰ জৰিয়তে আমি সেইবোৰ জনাই, আজিকালি প্ৰত্যেকটো পশুপালনৰ প্ৰত্যেকটো আঁচনিতে প্ৰত্যেকটো প্ৰশিক্ষণতে আমাৰ ৱেষ্ট মেনেজমেণ্টৰ বা কথাখিনি কম্পোজৰ কথাখিনি সামৰি থাকে, প্ৰত্যেকটো বিষয়বস্তু থাকে। ইয়াৰ উপৰি দেখা যায় আপোনাৰ সেই এটা কথা, গতিকে ট্ৰেইনিঙত বিশেষকৈ আমি ইণ্টাৰেক্ট কৰি চাওঁ, তাৰমানে আমি ফাৰ্মাৰৰ যদি কিবা ক'বলগীয়া যাতে সুধি লওঁ কি কি অসুবিধা আছে, কিয় ডেভেলপটো কৰিব পৰা নাই, কিয় সফল হ'ব পৰা নাই, সেই খুটি নাতি যিখিনি খুটি নাতি আছে, যিখিনি টেকনলজি তেখেতে ইউজ কৰা নাই, আমি প্ৰশিক্ষণৰ জৰিয়তে আমি এইটো কৈ দিওঁ। গতিকে তেতিয়াহ'লে তেখেতৰ ভৱিষ্যতৰ ক্ষেত্ৰত তেখেতৰ বহুতখিনি সহায় হয়। ট্ৰেইনিংটো মাষ্ট, মোৰ ক্ষেত্ৰত ট্ৰেইনিংটো লাগিবই,
1: প্ৰশিক্ষণ লাগে।
0: এই ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই ট্ৰেইনিঙৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে।
1: এতিয়া এই ব্যৱসায়টো আগবঢ়াই নিবৰ কাৰণে কোনোবাই যদি পাম এখন স্থাপন কৰিব খোজে, সেই ক্ষেত্ৰত কিবা চৰকাৰী সাহায্য বা তেনেধৰণৰ সহায়ক আঁচনি আছে নেকি?
2: আঁচনি তেনেকৈ ডিপাৰ্টমেণ্টৰ আমাৰ নেশ্যনেল লাইফষ্টক মিছন NLMৰ আণ্ডাৰত কিছুমান আছে আঁচনি, কিন্তু সেইটো মানে সময় সাময়িকভাৱে আহি থাকে। সেইটোৰ কাৰণে আপুনি ফাৰ্মাৰখিনিয়ে যিজন যিটো এৰিয়াত তেওঁলোক থাকে তাৰে যিজন লোকেল ভেটেনেৰিয়ান থাকে তেওঁ লগত কণ্টেক্ট কৰিলে সেইটো গম পাব। তাৰ উপৰি আমাৰ চিফ মিনিষ্টাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম বুলি এটা আছে, তাতো আপোনাৰ 40,000-60,000 বা তাতকৈ বেছিলৈকেও লোনৰ প্ৰভিজনটো আছে, সেইটো আমাৰ চিফ মিনিষ্টাৰৰ পৰা চলাই থকা হৈছে। সেইবোৰ সুবিধা তেওঁলোকে পাব। আৰু মাজে মাজে আমাৰ KCC লোনৰো ব্যৱস্থাটো হয়, কিষাণ ক্ৰেডিট কাৰ্ডৰ আণ্ডাৰত লোন আহে, মানে আমাৰ
0: ভেটেনেৰিয়ান এতিয়া মাজতে ধৰক ছাবচিডিটো ৰিলিজ নহ'লে অকণমান সময় লাগে আৰু, চৰকাৰৰ ওপৰত ডিপেণ্ড কৰে। তাৰোপৰি আমাৰ ধৰক যিটো আমাৰ যিটো মাননীয় মুখ্যমন্ত্ৰী আছে, মাননীয় মুখ্যমন্ত্ৰী এটা নিজা আঁচনি আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান, তাতো গাহৰি পালনৰ বহুত মহিলাই বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ মহিলা মানে সেইটোত সামৰি লোৱা হৈছে, সেইটোত তাৰমানে বহুতে ইতিমধ্যে আৰম্ভ কৰিছে, তাৰমানে গাহৰিৰ সেইটো এটা যিটো মানে 2,00,000 টকা যিটো দিছে সেইটো, গতিকে সেইটো মানে ব্যৱহাৰ কৰি বহুতখিনি তেখেতসকলে ডেভেলপ মানে উন্নতি কৰিছে আৰু সফলতা লাভ কৰিছে। গতিকে
1: কিন্তু আৰু এটা কথা জানিব খুজিছোঁ মনলৈ আহিছে, যিহেতু প্ৰশিক্ষণৰ কথাখিনি কৈ আছে বা গাঁও ভূঁইৰ বিভিন্ন মহিলাও আহি প্ৰশিক্ষণ লয়, তথাপি আমাৰ যিটো চাহিদা অনুসৰি যোগান, স্থানীয় যোগানটো কমি আছে, বাহিৰৰ পৰা গতিকে আপোনালোকে যিহেতু ক্ষেত্ৰভিত্তিক বিভিন্ন আপোনালোকৰ অধ্যয়নো হৈ থাকে, আপোনালোকে অহা 5 বছৰৰ দৃশ্যটো কেনে যেন দেখিছে, আমাৰ স্থানীয় যোগানে সেই চাহিদা পূৰ কৰিব পাৰিবনে?
0: নিশ্চয় পাৰিব। এতিয়া আমাৰ গাহৰি ক্ষেত্ৰত বিশেষকৈ ঠিকে আছিলে, যেতিয়া আফ্ৰিকান চোৱাইন ফিভাৰটো আহিল তেতিয়া বহুখিনি আপোনাৰ অকণমান সমস্যা আহি গ'ল। আমাৰ কিছুমান গাহৰি পালকে ধৰক 100 গাহৰি আফ্ৰিকান চোৱাইনৰ কাৰণে মারি পেলাব লাগা হল কোনোবা পঞ্চাশজনী সেই আকৌ আমি এটা যেহেতু এতিয়ালৈ আফ্রিকান সোয়াইনবোৰৰ ভ্যাকসিন কোনো উপলব্ধ
1: হওয়া নাই
0: তথাপি আমি বায়ো সিকিউরিটির জড়িয়ে আমি যে জৈব সুরক্ষার জড়িয়ে সেই আমি রোধ করব পাৰোঁ আমি অল্প স্ট্রিক হব লাগিব গতি আমি

0: অহা পাঁচ বছৰত যদি এনেকুৱা কিছুমান আপোনাৰ দুৰ্যোগ বুলি দুৰ্যোগ নাহে, তেতিয়াহ'লে আমাৰ যিখিনি শিক্ষিত যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী, তেখেতসকলে এইটো গাহৰি পালনটো যিহেতু লাভজনক, গতিকে সেইটোক আঁকোৱালি লৈছে।
1: গাহৰি পালনৰ প্ৰতি যিটো আগ্ৰহ, শিক্ষণৰ ব্যৱস্থা, সি আমাক খুব ইতিবাচক দৃশ্য এটাই আমাক দেখুৱাইছে মানে অহা সময়ৰ কাৰণে। আৰু যিটো আফ্ৰিকান চুৱাইন ফিভাৰৰ কথা কৈছে, তাৰ বিষয়ে নিশ্চয় বিভিন্ন গৱেষণা
0: চলি আছে,
1: সি নিশ্চয় খুব কম সময়তে আমাক
0: ভেকচিনটো ওলাব,
1: ভেকচিনৰ ব্যৱস্থা হ'ব, প্ৰতিষেধকৰ ব্যৱস্থা হ'ব। আৰু ক'ৰবাত ক'ৰবাত আফ্ৰিকান চুৱাইন ফিভাৰৰ যিটো এক হেৰি আহে, ঢৌ আহে, তেনে সময়তে বিভিন্নজন অলপ নিৰুৎসাহিত হৈ যোৱা দেখা যায়, যদিও ক্ষতিপূৰণৰ ব্যৱস্থা আছে চৰকাৰৰ পৰা, হয় তেওঁলোকে যিখিনি গাহৰি মাৰি পেলায় তাৰ বিনিময়ত তেওঁলোকে
0: ক্ষতিপূৰণ
1: পায়। কিন্তু আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে যে জৈৱ
0: সুৰক্ষা,
1: সেইটো একেবাৰে প্ৰাথমিক কথা। গতিকে পামখন পৰিচালনা কৰোঁতে, পামখন স্থাপন কৰোঁতে, তাৰ যিবিলাক দৈনন্দিন জৈৱ সুৰক্ষাৰ ফালৰ পৰা কৰিব লগা কাম থাকে, দিশ থাকে, সেইখিনি অকণমান ক'ব নেকি, যে যেতিয়া পোৱালিখিনি পামলৈ আনিলে, আকৌ যেতিয়া তাৰ মাংস হিচাপে বেলেগ বেপাৰীলৈ নিব, বা মানুহ আহিব বিভিন্ন সময়ত, চৰাই চিৰিকটি অন্য হেৰিও আহে, বেলেগ বেলেগ পশু আহে, সেই কথাখিনি যদি আবাৰ ভাঙি পাতি কয়।
2: হয়, জৈৱ সুৰক্ষা এনে আমি তিনিটা ভাগত মানে ভাগ কৰি থৈছোঁ। এটা হ'ল কনচেপচুৱেল, কনচেপচুৱেল মানে ফাৰ্মখন আপুনি এনেকুৱা এটা জাগাত বনাওক য'ত আপোনাৰ কোনো ধৰণৰ মানে মানুহৰ দৈনন্দিন কানেকশ্যনটো নহয় বা ৰাস্তাৰ পৰাও বহুত দূৰত, সেইটো এটা। দুই নম্বৰটো হ'ল আমাৰ কনষ্ট্ৰাকশ্যনেল, কনষ্ট্ৰাকশ্যনেল বুলি কওঁতে আপোনাৰ এইটো আহি যায় বা ষ্ট্ৰাকচাৰেল, ষ্ট্ৰাকচাৰেলটোত কি হয় আপোনাৰ যিটো আপুনি ক'লে যে আমি ফুটবাথ এটা বনাব লাগিব য'ত মানে ভৰিখন ডিপ কৰিহে আপুনি ফাৰ্মখনত সোমাব লাগিব, বা আপোনাৰ হুইল বাট, কিছুমানে হুইল বাটটো আমি বনাওঁ। হুইল বাট মানে কি, যেতিয়া গাড়ীখন আহিব, চাপ'জ দানা লৈ গাড়ীখন আহিলে বা নতুন গাহৰি পোৱালি লৈ গাড়ীখন আহিলে, তো পানীৰ ওপৰে চকাটোৰে যেতিয়া গুচি যাব, তেতিয়া চকাটোত যদি কিবা লাগিও আহিছে জাৰ্ম, সেইটো তাত মানে ধোৱা যাব। তো সেইটো ফুটবাথত আমি কি ইউজ কৰোঁ, পটাচিয়াম পাৰমাংগানেট, পটাছ যিটো কয়, সেইটোৱে আমি পানীৰ লগত মিক্স কৰি আমি ইউজ কৰোঁ এটা কনচেনট্ৰেটত। তাৰপিছত সেইটো দিয়াৰ পিছৰ, তাৰ উপৰি আমি কি কৰিব লাগিব, আমাৰ যিটো এৰিয়াটো আছে সেইটো আমি ৱাল দি ল'ব লাগিব, মানে ৱাল আপুনি এটা এটা এটা কভাৰ কৰি ল'ব লাগিব, যাতে মানে যিকোনো সময়ত যিকোনো জীৱ জন্তু বা তেনেকুৱা যাতে আহিব নোৱাৰে। তাৰপিছত আমাৰ আহি পৰে আপোনাৰ হেৰি, যিটো লাষ্টৰ বায়'ছিকিউৰিটি, সেইটো হ'ল ফাংচনেল বায়'ছিকিউৰিটি। সেইটোত আমি কি কৰিব লাগিব যে ডেইলি যিজন মানুহে ফাৰ্মত কাম কৰিব তেওঁৰ কাপোৰযোৰ আমি ছেপাৰেটকৈ থ'ব লাগিব। তেওঁ মানে বাহিৰত যিযোৰ কাপোৰ পিন্ধিছে, যিটো আমি ক'ভিডৰ সময়ত কৰিছিলোঁ, যে আমি যিটো কাপোৰ মানে বাহিৰত পিন্ধি যাওঁ, আহি আমি চেঞ্জ কৰি তাৰপিছতহে আমি ভিতৰত আহোঁ, তেনেকৈ ফাৰ্মৰ ক্ষেত্ৰতো আপুনি নিৰ্দিষ্ট এযোৰ কাপোৰ, নিৰ্দিষ্ট এযোৰ চেণ্ডেল বা গামবুট যদি আপুনি ব্যৱহাৰ কৰে, সেইটো ছেপাৰেটকৈ আপুনি থ'ব লাগিব। গা ধোৱা, সোমাওঁতে গা ধোৱা, বা ওলাই গৈও আপুনি নিজকে চাফা কৰি ল'ব লাগিব। আৰু লগতে আমি কি কৰোঁ, আমাৰ ইয়াতে আমি নেটিং কৰি লওঁ কিছুমান জাগাত, মানে গোটেই গঁৰালটো মানে মুকলিকে থ'ব নালাগে, কাৰণ নেটিং এইকাৰণে কৰোঁ, কাৰণ চৰাই চিৰিকটিয়ে ক'ৰবাৰ পৰা গাহৰিৰ হাড় এডালে লৈ আহিলে, ধৰি লওক তাত ASF হৈ আছে, ASF-ৰ ভাইৰাছটো আছে, সেইটো ডাইৰেক্টলি আহি গাহৰিজনীয়ে খাই দিলে, খাই দিয়াৰ লগে লগে ইনফেকশ্যনটো হৈ যায়। গতিকে আমি প্ৰপাৰ নেট প্ৰুফিংটো কৰি ল'ব পাৰিলেও মানে ভাল বুলি মই ভাবোঁ। আৰু তাৰ উপৰি আপোনাৰ ভিজিটৰ ৰেষ্ট্ৰিকশ্যন, সেইটো আপুনি যদি কিবা কাৰণত ফাৰ্মখন আপুনি ভালকেও চলাই আছে, বহুত পোৱালিও আপোনাৰ হৈছে, আপোনাৰ কোনোবা ফ্ৰেণ্ড হওক বা ঘৰৰ ৰিলেশ্যনৰ মানুহে হওক, আপুনি সোমাব দিব নালাগে, কাৰণ তেওঁ হয়তো বীজাণুটো লৈ আহিব পাৰে।
1: আৰু বুজাই কৈ দিলে
2: বুজাই গ'লে বুজিব, গতিকে সেইখিনি কিছুমান সৰু সুৰা বস্তু যিখিনি আমি মানে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আমি ধ্যান ৰাখিব লাগে। মই এনেকুৱাও দেখিছো, মানে মোৰ আগৰ চাকৰিত তেওঁ এনেকুৱা দেখিছো, তেওঁ জৈৱ সুৰক্ষাৰ বিষয়ে যথেষ্ট জানে, তাৰমানে তেওঁ এজন লিটাৰেট ফাৰ্মাৰ, তেওঁ 200-250 গাহৰি আছিলে, তেওঁৰ ফাৰ্মতো ASF লাগিছে, জাষ্ট বিকজ তেওঁ এগৰাকী মহিলাক, মানে চিনাকি মহিলা, তেওঁ ফাৰ্মখনৰ মাজেৰে দুদিনমান অহা যোৱা কৰিবলৈ তেওঁ পাৰ্মিশ্যনটো দি দিছিলে। তেওঁ গোটেইখিনি জানে যে এইটো কৰিব নোৱাৰি, সেইটো কৰিব নোৱাৰি, তাৰপিছতো এনেকুৱাও কিছুমান আমাৰ ভুল হৈ যায়, নিজৰ বুলিও কাৰোবাক আমি সোমাব দিছো, তেওঁ হয়তো ভাইৰাছটো লৈ আহিব,
1: গতিকে সেই তেনে ক্ষেত্ৰত সেই কঠোৰতাখিনি অৱলম্বন
2: কৰিব লাগিব
1: ব্যৱসায়টোৰ খাতিৰত। এতিয়া আমি কেতিয়াবা এনেকুৱাও হ'ব পাৰে, যদি য'ত পামখন পাতিছে ওচৰতে যদি পিতনি অঞ্চল আছে, আৰু পিতনি অঞ্চল থাকিলেতো তাত বগলী জাতীয় বগলী চৰাই আহিব পাৰে, কাৰণ আৰু সেই চৰাইখিনিৰ পৰাও তেনেধৰণৰ সংক্ৰমণৰ আশংকা
0: আছে।
1: গতিকে পামখনৰ কাৰণে যেতিয়া ঠাইটোৰ পৰা বাছনি কৰিব, তেতিয়া সেই দিশলৈও খুব ভাল, হয়তো বাঁহনি বা গছ যদি ওচৰত থাকে পিতনি, তেতিয়াহ'লে তাৰপৰা এটা ডাঙৰ ডাঙৰ চৰাই বাঁহ থাকিব পাৰে। গতিকে সেই সকলোবিলাকলৈ চাই যদি গাহৰি পালকসকল আগবঢ়ায়, তেতিয়াহ'লে তেওঁলোকৰ সম্ভাৱ্য ক্ষতিৰ পৰা

0: গতিকে আমাৰ অনুষ্ঠান সামৰিবৰ হ'ল। শেষত মই মুখনি মাৰিবলৈ কৈছোঁ শৰণীয়া ডাঙৰীয়াক।
1: মই কৈছোঁ যিহেতু আমাৰ বিভিন্ন ধৰণৰ দুৰ্যোগ বাৰু আহিব, কিবা বেমাৰ আহিব, গতিকে যিসকল আমাৰ শিক্ষিত নিবনুৱা যুৱ যুৱতী আছে, যিসকলৰ গাহৰি পালনৰ ইচ্ছা আছে, তেখেতসকলে চাকৰিৰ পিছত নুখুৰি গাহৰি পালন কৰক, লাভজনক ব্যৱসায়, তেখেতৰ নিজে স্বাৱলম্বী হওক, দেশৰ অৰ্থনীতিটো বঢ়াওক, আৰু আমাৰ যিটো আমাৰ বাহিৰৰ পৰা যিটো আমদানি হৈছে গাহৰি হওক, গাহৰি মাংস, গোটেইখিনি আপুনি ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতৰ নিশ্চয় তেখেতসকলৰ ভূমিকা যথেষ্ট শলাগ।
2: কৃষি জগত শুনিলে, ইয়াত ভাগ ল'লে ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। প্ৰযোজনা আছিল উৎপল বৰাৰ। এয়া

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयज शीतला